নমস্কাৰ, আজি বৃহস্পতিবাৰ, অসমীয়া লেখেৰে 1948 চনৰ আহাৰ মাহৰ 31 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 16 তাৰিখ। পুৱা 5:55 যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ অনুষ্ঠান প্ৰচাৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.7 MHz, নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। আজিৰ অনুষ্ঠান প্ৰচাৰৰ বাবে নিয়ন্ত্ৰণ কক্ষত আছে নিৰ্জুমচা নাৰ্জাৰী, প্ৰসাৰণ সহযোগী তৃষ্ণা ভৰদ্বাজৰ সৈতে এয়া অনুষ্ঠান উপস্থাপনৰ বাবে মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্য প্ৰভা দিহিঙীয়া।

এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে খন্তেক পাছতেই হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনাত মুকুল বৰুৱা আৰু সংগীসকলে পৰিৱেশন কৰা ভক্তিমূলক গীত হাফিজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ আৰু অজিত দত্তই পৰিৱেশন কৰা ভজন শুনিলে। এয়া আকাশবাণী নগাঁও। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া নিবেদন কৰা হৈছে ভৈৰৱী ৰাগত উস্তাদ বাৰে ঘোলাম আলী খায়ে পৰিৱেশন কৰা ঠুমৰী।

শ্রোতাসকলে ইমান পৰে ভাইৰবীৰ ৰাগত ঠুমৰি শুনিলে। পৰিৱেশন কৰিলে উস্তাদ বৰে গোলাম আলী খায়। এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো মমী শইকীয়াই পৰিৱেশন কৰা বৰগীত।

0: শ্ৰোতাসকলে ইমান পৰে মমী শইকীয়াই পৰিৱেশন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত দুটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।
1: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाएं। ज्यादा जानकारी के लिए 1-4-5-5-5 पर कॉल करें।
1: এইখিনিতে শ্ৰোতাসকলক জনাওঁ আজি প্ৰচাৰ হ'ব লগা কেইটিমান অনুষ্ঠান সম্পৰ্কে চমু বিৱৰণ। শ্ৰোতাসকলে আজি বিয়লি 4:30 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগত বিশ্ব সৰ্প দিৱস উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিশিষ্ট চিকিৎসক তথা পৰিৱেশ কৰ্মী সুৰজিৎ গিৰিয়ে। অনুষ্ঠানটি যুগুতাই আগবঢ়াব পংখী বৰাই, প্ৰযোজনা নিশা বৰুৱাৰ। শ্ৰোতাসকলে সন্ধিয়া 5:25 মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ আজি গীত শুনিবলৈ পাব। অনুষ্ঠানটি আগবঢ়াব কৃষ্ণা ভৰদ্বাজে। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত প্ৰগতিশীল কৃষক ৰূপজ্যোতি বৰা আৰু প্ৰণৱ হাজৰিকাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ ডম্বৰুধৰ গোস্বামীৰ। অনুষ্ঠানটিৰ প্ৰযোজনা বেনৰী ইজুঙৰ। ৮:02 আজিৰ যুৱৰাগিনী অনুষ্ঠানটি সজাই আনিব অংকিতা মেধিয়ে। শ্ৰোতাসকলে ইমান পৰে আজি প্ৰচাৰ হ'ব লগা কেইটিমান অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য

0: আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু বেলজিয়ামে বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ জিন্দ ৰেলৱে ষ্টেচনত কাইলৈ দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব আৰু আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু বেলজিয়ামে বাণিজ্য আৰু বিনিয়োগ, সেউজ শক্তি ৰূপান্তৰ, উদ্ভাৱন আৰু প্ৰযুক্তি, যোগাযোগ, প্ৰতিৰক্ষা, নিৰাপত্তা, আঞ্চলিক আৰু গোলকীয় বিষয়ৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ মাজত বিনিময়কে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত আৰু বেলজিয়ামৰ কৌশলগত আলোচনা প্ৰক্ৰিয়াত কালি ব্ৰাছেলছত অনুষ্ঠিত প্ৰশাসন বৈঠকত অধিক গাঁথনিগত আৰু সৰ্বাত্মক অংশীদাৰিত্ব মাধ্যমেৰে দ্বিপাক্ষিক সম্পৰ্কৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰা হয়। এই আলোচনাৰ উদ্বোধনী সত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু বেলজিয়ামৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা, ইউৰোপীয় পৰিক্ৰমা আৰু উন্নয়ন সহযোগিতা মন্ত্ৰী মেক্সিম প্ৰিভটে যুটীয়াভাৱে অধ্যক্ষতা কৰে। ডঃ জয়শংকৰে কয় যে ইউৰোপৰ সৈতে ভাৰতৰ সংযোগ সাধনৰ ক্ষেত্ৰত বেলজিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ হোৱাৰ লগে লগে ভাৰত ইউৰোপীয় সংঘৰ সম্পৰ্কই অধিক কৌশলগত গুৰুত্ব লাভ কৰিব। ইয়াৰ ফলত দুয়ো দেশে পৰিপূৰক বিষয়সমূহৰ ওপৰত ফলপ্ৰসূভাৱে কাম কৰিবলৈ সমৰ্থ হ'ব। শ্ৰীপ্ৰিভটে কয় যে যোৱা বছৰৰ মাৰ্চত বেলজিয়ামৰ অৰ্থনৈতিক অভিযানে দুয়োখন দেশৰ মাজত পাৰস্পৰিক অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত শক্তি আৰু গতিশীলতাকে প্ৰতিপন্ন কৰিছে। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱনে দুয়োখন দেশক নিকট সহযোগী কৰি তোলাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ দিশত ভেটি সুদৃঢ় কৰিছে। দুয়ো দেশৰ মাজৰ কৌশলগত আলোচনা প্ৰক্ৰিয়াক নিয়মীয়াকৈ দেশ দুখনৰ চৰকাৰৰ উচ্চ পৰ্যায়ৰ যোগাযোগৰ জৰিয়তে সমৰ্থন আগবঢ়োৱা হ'ব আৰু ইয়াৰ ফলত পাৰস্পৰিক ৰাজনৈতিক বিনিময় নিশ্চিত হ'ব। চলিত বছৰৰ শেষৰ ফালে দেশ দুখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি ভ্ৰমণে মূল বিষয়সমূহক আগবঢ়াই নিয়াৰ লগতে জনসাধাৰণৰ সুবিধা হোৱাকৈ ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি ভাৰত বেলজিয়ামৰ কৌশলগত আলোচনা প্ৰক্ৰিয়া শুভাৰম্ভ কৰাৰ সমান্তৰালভাৱে ভাৰত ইউৰোপীয় সংঘৰ ব্যৱসায়িক মঞ্চই ফেডাৰেশ্যন অৱ বেলজিয়াম এণ্টাৰপ্ৰাইজত আয়োজন কৰা অনুষ্ঠানত দুয়ো দেশৰ ব্যৱসায়িক প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল, বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদো উপস্থিত থাকে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি, নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু যোগাযোগ পৰিকাঠামোৰ দ্বাৰা গঢ় লৈ উঠা সহযোগিতাৰ শক্তিশালী গতি ভাৰত ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আস্থা প্ৰকাশ কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ মাজত কালি ব্ৰাছেলছত অনুষ্ঠিত তৃতীয়খন বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক স্বাভাৱিক আত্মীয়তা আছে। ভাৰত আৰু ইউৰোপীয় সংঘই সন্মিলিতভাৱে এই আস্থা গঢ়ি তুলিছে আৰু এতিয়া এই আস্থাক ব্যৱসায় আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ লৈ যাবলৈ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত শীঘ্ৰেই হৰাইজন ইউৰোপ কাৰ্যসূচীক লৈ আলোচনা আৰম্ভ হ'ব। বৈদ্যুতিক বাহনৰ চাৰ্জিং আন্তঃগাঁথনিৰ মান সন্দৰ্ভত প্ৰথমটো উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰিবলৈ বৈঠকৰ সময়ত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে বুলিও ডঃ জয়শংকৰে জানিবলৈ দিয়ে।
2: As open societies and as market economies, India and the EU have a natural affinity. The rule of law and the sanctity of contracts are central to our thinking. When it comes to sensitive technologies, this is all the more important. The fact is that emerging technologies literally hold the potential to shape our lifestyle and future. India and the European Union have developed this trust with each other and now strive to take that into the business and technology domains.
1: ইপিনে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক ন্যায্য, সমতাপূৰ্ণ আৰু সুষম বুলি অভিহিত কৰিছে। বৈঠকৰ সময়ত হোৱা আলোচনাসমূহত আলোকপাত কৰি তেওঁ কয় যে দুয়োপক্ষই উদ্ভাৱনচালিত, বিশ্বাসযোগ্য আৰু ভৱিষ্যতমুখী সহযোগিতাৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকে উভয় পক্ষক আলোচনাৰ মেজৰ পৰা ৰূপায়ণৰ দিশলৈ আগবঢ়াত সহায় কৰিছে।
3: The TTC has helped us move from discussions to delivery. Both EU and India are committed to de-risking our dependencies on certain critical areas. We are both committed to build reliable and diversified supply chains. We are committed to ensuring that our work is outcome-oriented, whether it is in market access, whether it is in harmonizing standards, working towards operationalizing key supply chain imperatives and for greater collaboration.
1: Shrota hokole batri hunise akashbanir pora Pradhanmantri Narendra Modi kailoi Haryana Chandigarh aru Punjab bhraman koribo ei bhraman kalot Pradhanmantri Haryanar Jind railway stationot Jind aru Sonipatar majot cholachol koribologia dekhor prothom khon hydrogen railor jatra hubharambho koribo শ্রীমোদীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত 14,700 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে কালি বিয়লি চণ্ডীগড়লৈ গৈ তাত 6,600 কোটি টকাৰ অধিক ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্যসেৱা শিক্ষা আৰু পথ আন্তঃগাঁথনি প্ৰকল্প আছে তেওঁ চণ্ডীগড়ত নৱনিৰ্মিত অত্যাধুনিক মাতৃ আৰু শিশু কেন্দ্ৰ তথা স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত নিৰ্মিত আধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে পঞ্জাৱৰ জলন্ধৰত 5,470 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা

0: স্থাপন কৰিব। যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু অঞ্চলটোত অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব। শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ বিকশাই তোলা জলন্ধৰ কেন্দ্ৰকে ধৰি 75টা ৰেল ষ্টেচনৰ শুভাৰম্ভ কৰিব। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰা আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। 3 জনা ভগৱানকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথতে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ শ্ৰীমন্দিৰ প্ৰশাসনে এই ৰথযাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৃহৎ সংখ্যক লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জনসাধাৰণৰ সুৰক্ষাৰ বাবে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঝাৰখণ্ডতো প্ৰভু জগন্নাথৰ ৰথযাত্ৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে আয়োজন কৰা হৈছে। ৰথযাত্ৰাৰ মূল কাৰ্যসূচী ৰাঁচীৰ ধুৰুৱাৰ ঐতিহাসিক জগন্নাথ মন্দিৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি পুৱাৰ পৰা মন্দিৰ চৌহদত উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। মৌচিবাৰী অভিমুখে এই ৰথযাত্ৰা আজি বিয়লি 5:01 শুভাৰম্ভ কৰা হ'ব। জিলা প্ৰশাসনে ৰথযাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অঞ্চলটোত CCTVৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ভালেসংখ্যক সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। ইপিনে হাজাৰীবাগত ইস্কনৰ উদ্যোগত IIT বিশেষজ্ঞৰ সহায়ত বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এখন 40 ফুট দৈৰ্ঘ্যৰ ৰথত ৰথযাত্ৰা উলিওৱা হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 পৰাস্ত কৰে। প্ৰথমাৰ্ধ গ'লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এনজো ফাৰ্নাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দেওবাৰে নিশা 2:30 আৰম্ভ হ'ব। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। দেওবাৰে লণ্ডনৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। ভাৰত আৰু বেলজিয়ামে বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ জিন্দ ৰেলৱে ষ্টেচনত কাইলৈ দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথৰ ৰথযাত্ৰা আজি শুভাৰম্ভ কৰা হ'ব আৰু আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও নিবেদন কৰা হৈছে সুপ্ৰভাত অনুষ্ঠানটি।

0: শিক্ষাৰ শেষ উদ্দেশ্য হ'ল চৰিত্ৰ গঠন কৰা। শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই বাণীৰেই আৰম্ভ কৰিছোঁ সুপ্ৰভাতৰ আজিৰ খণ্ডটি। আজি বৃহস্পতিবাৰ, অসমীয়া লেখেৰে 1948 আহাৰ মাহৰ 31 আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 16। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:45:14 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14:19। আজি শুক্লা দ্বিতীয়া। কনক হেন্দেকা, তেখেত আছিল অসমৰ এজন প্ৰসিদ্ধ বুদ্ধিজীৱী, লেখক আৰু সাংবাদিক। দৈনিক অগ্ৰদূত বাতৰি কাকতৰ প্ৰধান সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা কনক হেন্দেকাই 2005-2007 অসম সাহিত্য সভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে বিশ্বায়ন, উদাৰীকৰণ আৰু অসমৰ পৰম্পৰা কেনেকৈ একেলগ হৈ থাকিব পাৰে সেই সম্পৰ্কে বহু লেখা মেলা কৰাৰ লগতে আন বহু গ্ৰন্থও ৰচনা কৰে। তাৰ ভিতৰত অসম আন্দোলন, এটা মূল্যায়ন, বিশ্বায়ন আৰু অসম, সংবাদ আৰু সমাজ ইত্যাদি উল্লেখযোগ্য। তেখেতে 1993 ৰাষ্ট্ৰীয় নাগৰিক বঁটা, 1996 ডক্টৰ ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় বঁটা, সংবাদ সূৰ্য, সংবাদ জ্যোতি, সংবাদ ৰত্ন ইত্যাদি বঁটা লাভ কৰিছিল। এজন শিক্ষাবিদ, চিন্তাবিদ তথা সাংবাদিক কনক হেন্দেকাৰ জন্ম হৈছিল 1933 আজিৰ তাৰিখতে নলবাৰীত। আজি বিশ্ব সৰ্প দিৱস, এই সম্পৰ্কে আমাক আজি কিছু কথা অৱগত কৰিছে বিশিষ্ট সমাজসেৱক লগতে সৰ্পবন্ধু শ্ৰীযুত সঞ্জীৱ ডেকাই।
1: সাপ আমাৰ প্ৰকৃতিৰ এক অংশ। সাপ দেখিলে আমি কেতিয়াও ভয় খাব নালাগে বা আতংক হ'ব নালাগে। সাপ দেখিলে আমি প্ৰথমে, আমাৰ ঘৰত যদি সাপ ওলাওঁ, আমি কেতিয়াও ভয় খাব নালাগে, কিয়নো সাপ আমাৰ বহুত উপকাৰী বস্তু। প্ৰথমে আমি জনা ভাল যে সাপ কেইটা ভাগত বিভক্ত হৈছে। সাপ আমাৰ তিনি ভাগত বিভক্ত হৈছে, বিষাক্ত, অবিষাক্ত আৰু সামান্য বিষাক্ত। এতিয়া আমাৰ ইয়াত ধৰি ল'লোঁ আমি 100 সাপ পাই, 100 সাপৰ ভিতৰত আমাৰ ইয়াত 6 সাপৰহে বিষ আছে। যিখিনি সাপৰ বিষ আছে সেইখিনি হ'ল কিং কোব্ৰা, মনোকল কোব্ৰা যিটো আমি চকৰি ফেটি কওঁ, বেণ্ডেড ক্ৰেট যিটো আমাৰ কোলা হালধীয়া দেখিবলৈ, যিটো আমাৰ সচৰাচৰ গাঁৱলীয়া মানুহে গোৱালা সাপ বুলি কয়, আৰু এটা সাপ আছে যিটো আমাৰ ইংৰাজীত চাইলেণ্ট কিলাৰ বুলিও কয়, সেইটোক আমাৰ ইংৰাজীত কয় লেচাৰ ব্লেক ক্ৰেট। আৰু এই সাপটো বিষাক্ত, এই সাপটোৱে কামুৰিলে গাত কোনো ধৰণৰ দাগি নহয় বা তেজ নোলায়। সেইকাৰণে এই 5 সাপৰ পৰা আমি সদায় সাৱধানে থকা উচিত। সাপে কামোৰাৰ পিছত আমি প্ৰথমেই কি কৰা উচিত? সাপে কামোৰাৰ লগে লগে আমি ওচৰৰ যি মেডিকেল আছে, চৰকাৰী চিকিৎসালয় আছে, চিকিৎসালয়লৈ যোৱা দৰকাৰ। আৰু সাপে কামোৰাৰ পিছত আমাৰ সমাজত এটা অন্ধ হেৰি আছে, নিয়ম আছে কি, আমি বেজৰ ওচৰলৈ দৌৰ মাৰোঁ বা ব্লেডেৰে ফালি দিওঁ বা কটাৰীৰে কাটি দিওঁ বা ৰছীৰে বান্ধো। সাপে কামোৰাৰ পিছত কোনো ধৰণৰ ওজা, বেজ বা মঠ মন্দিৰলৈ নগৈ আমি ততালিকে ডক্তৰৰ ওচৰলৈ যাব লাগে, ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। আৰু কোনো ৰছীৰে বন্ধা বা ব্লেডৰে ফলা, কটাৰীৰে কটা এইবোৰ কাম আমি কৰা উচিত নহয়। ফাৰ্ষ্ট ট্ৰিটমেণ্ট আমাৰ ডক্তৰেই সকলো উপায় দিব পাৰে। সাপ যেতিয়া ওলাব, আমাৰ ঘৰত কেতিয়াও ফেনাইল ব্যৱহাৰ কৰিব নালাগে, কিয় আমাৰ যোনটো স্থানত সাপ ওলায় আমি যদি তাত ফেনাইল দিওঁ, সাপটো হয়তো আপোনাৰ ওলোৱা স্থানৰ পৰা আমাৰ থকা ৰুম বা পাকঘৰ বা কোনো আমি নিজে ব্যৱহাৰ কৰা ৰুমলৈ হয়তো সাপটো গতি কৰিব পাৰে। সাপ ওলোৱাৰ লগে লগে আপোনালোকৰ ঘৰত সদায় এলাৰ্ট হ'ব, আৰু যিখিনি আপোনালোকৰ গাঁৱৰ ওচৰে পাঁজৰে ৰেস্কিউৱাৰ আছে, ৰেস্কিউৱাৰক ফোন কৰক, আৰু নহ'লে ততালিকে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰা উচিত। আমি সাপ কিয় মারিব নালাগে, আমাক সাপে যে কামুড়ে, সাপে কামুড়া বেজিটো আমাক সাপর বিষৰ পাই তৈয়াৰ কৰা হৈছে আৰু সেই বেজিটোৰ নাম হল এন্টিভেনম। এতিয়া আমি সকলোৱে জনা উচিত যে সাপ দেখিলে যে আমি মারি দিওঁ, সাপ আমার বন্ধু হয়। কেনেকে বন্ধু হয়? এতিয়া ধৰিলো আমি মছুৱা গুম সাপটো, মছুৱা গুম সাপটো হল খেতিয়কৰ বন্ধু। কিয়নো আমাৰ যেতিয়া ধান পকে, সেই পকা ধান খাবলৈ আমাৰ ধান ধানৰ পথাৰত এন্দুৰৰ আগমন হয় আৰু নিগনিৰ। যদি আমাৰ মছুৱা গুম সাপটো আপোনাৰ পথাৰত থাকে, তেতিয়া কি হয়, সেই নিগনিটো বা এন্দুৰটো খাই সি নাইকিয়া কৰে। ফলত আমাৰ খেতিয়কৰ ধানকেইটা বাচি যায় আৰু বাচি যোৱাৰ বিনিময়ত তেখেতসকলে ধান চপাই ঘৰলৈ আনিব পাৰে। গতিকে সি খেতিয়কৰ বন্ধু। আৰু আপোনাৰ যিটো আমি কওঁ গোৱালা সাপ, এই গোৱালা সাপটো আমাৰ ভুল ধাৰণা এটা আছে কি, তাৰ আমাৰ মানুহে দুখন মুখ থকা বুলি কয়। আমি আমাৰ জীৱনত যিমান দিন আমি সাপ ধৰিলোঁ বা সাপ উদ্ধাৰ কৰিলোঁ, আমি গোৱালা সাপৰ দুখন মুখ থকা আজিলৈকে পোৱা নাই। আৰু গোৱালা সাপৰ দুখন মুখ নহয়, এখনেই মুখ। আৰু গোৱালা সাপে সদায় গাখীৰ খাব নোৱাৰে। গাখীৰ কোনে খাব পাৰে? যোনে গাখীৰ দিব পাৰে। গোৱালা সাপে গাখীৰ কেতিয়াও খাব নোৱাৰে, আৰু যদিও সি গাখীৰ খায় বা আমি খুৱাই দিওঁ, সি হয়তো খুৱাই দিয়াৰ পিছতেই মৃত্যুবৰণ কৰিব। গতিকে গোৱালা সাপে গাখীৰ খোৱাটো আমাৰ সমাজত এটা অন্ধ। গোৱালা সাপে কেতিয়াও গাখীৰ খাব নোৱাৰে। এতিয়া আহোঁ কিং কোবৰালৈ। কিং কোবৰা এনেকুৱা এটা সাপ। কিং কোবৰা আমি যেনেকৈ চৰাইৰ বাঁহ বনায়, কিং কোবৰাই গছৰ সৰা পাত এক গোট কৰে, কৰি পেলাই তাৰ তলত সি কণী পাৰে। কিন্তু আমাৰ মানুহে কি কয়, সাপে কণী পাৰি উমনি লয়। কিন্তু সাপে উমনি নলয়। সাপে নিজৰ বডি টেম্পাৰেচাৰ দিব নাজানে। সাপে সদায় কি কৰে, কণী পাৰি তাৰ কণীটো পোহৰাহে দিয়ে, যাতে তাৰ কণীটো কোনো গুঁই, সৰীসৃপ প্ৰাণী থাকে কিছুমান, আমি যে সাধাৰণতে গুঁই বুলি কওঁ, এই গুঁয়ে কি কৰে, সাপৰ কণীটো ভক্ষণ কৰে। সেইকাৰণে সাপে কণী পাৰি পেলাই কণীটো বা ডিমটোক সিহঁতে পোহৰা দি তাৰ পৰা পোৱালি নোলোৱাৰ পৰ্যন্ত সিহঁতে তাৰ লগত থাকে। কিন্তু কোনো ধৰণৰ বডি টেম্পাৰেচাৰ ডিমৰ ওপৰত দিব নালাগে। সেইকাৰণে আমি সাপ কেতিয়াও মাৰিব নালাগে। সাপ প্ৰকৃতিৰ এক অংশ, প্ৰকৃতিৰ বস্তু, প্ৰকৃতিৰ লগতেই থাকিব দিব লাগে।
0: বিশ্ব সৰ্প দিৱস উপলক্ষে আমাক আজি সেই সম্পৰ্কে কিছু কথা অৱগত কৰিলে বিশিষ্ট সমাজসেৱক লগতে সৰ্পবন্ধু শ্ৰীযুত সঞ্জীৱ ডেকাই। প্ৰিয় শ্ৰোতা, আহক এইখিনিতে নবকান্ত বৰুৱাৰ কথাৰে দ্বিজেন্দ্ৰমোহন শৰ্মাই সুৰেৰে সজোৱা বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত শুনি লওঁ।
2: মোৰ কণমানি পুখুৰীটো অকণমানি।

অসমৰ এজন প্ৰখ্যাত শিক্ষাবিদ, লেখক আৰু সাহিত্যিক সুৰেন্দ্ৰনাথ মেধি। তেখেতে 14 বছৰ বয়সতে পাৰিজাত নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত অশান্ত ইলেক্ট্ৰন নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ যাত্ৰা প্ৰদান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰ পৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল। 1974 চনত তেখেতে গোলাম গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু 1995 চনত অসম উপত্যকা বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেখেতৰ ৰচনাসমূহৰ ভিতৰত দুপৰীয়া আৰু অন্যান্য গল্প, 6 দশকৰ গল্প, জোনবিৰি, নৱপ্ৰজন্ম, আজি শুক্ৰবাৰ ইত্যাদি উল্লেখযোগ্য। অসমীয়া সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে পৰিচিত এইজন সাহিত্যিক সুৰেন্দ্ৰনাথ মেধিৰ জন্ম হৈছিল 1930 চনৰ আজিৰ তাৰিখতে। অসমৰ এগৰাকী জনপ্ৰিয় আৰু প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক আৰু অভিনেতা সেৱাব্ৰত বৰুৱা। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু উপদেষ্টাৰ দায়িত্ব বহন কৰা বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, 2019 চনত অসম সাহিত্য সভাৰ ভ্ৰাম্যমান থিয়েটাৰ বঁটা, সেই বৰ্ষতে অসম সাংস্কৃতিক মহাসভাৰ বঁটা, লগতে নাট্য প্ৰভাকৰ নাট্য শিৰোমণি আদি উপাধিৰে সন্মানিত হৈছিল। সেৱাব্ৰত বৰুৱাই 8ম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে প্ৰথম নাট্যশিল্পৰ সৈতে জড়িত হৈছিল। অভিনয়ৰ যোগেদি ভ্ৰাম্যমানৰ মঞ্চত প্ৰথম ভুমুকি মৰা বৰুৱাই 80 দশকৰ আদিভাগত অধুনালুপ্ত অনিৰ্বাণ থিয়েটাৰত অভিনয় কৰিছিল। উক্ত নাট্যদলত ভৱেন বৰুৱাৰ দ্বাৰা ৰচিত কুশল কোঁৱৰ নাটত তেওঁ কুশল কোঁৱৰৰ চৰিত্ৰ ৰূপায়ণ কৰে। ভ্ৰাম্যমান থিয়েটাৰ আৰু অপেচাদাৰী মঞ্চৰ বাবে শতাধিক নাটক ৰচনা কৰা সেৱাব্ৰত বৰুৱাৰ দ্বাৰা ৰচিত ভ্ৰাম্যমানৰ প্ৰথম নাটকখন হৈছে অপ্সৰা থিয়েটাৰৰ মঞ্চত প্ৰদৰ্শিত হোৱা বালিঘৰ। এইগৰাকী জনপ্ৰিয় নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ জন্ম হৈছিল 1948 চনৰ আজিৰ তাৰিখতে। প্ৰিয় শ্ৰোতা, এইবাৰ আহোঁ বিশ্ব ইতিহাসত আজিৰ দিনটো এই প্ৰসংগলৈ। 1856 চনৰ আজিৰ তাৰিখতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হিন্দু বিধৱা বিবাহ আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল। 1883 চনৰ আজিৰ তাৰিখতেই ডিব্ৰু শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়। 1969 চনৰ আজিৰ তাৰিখতেই চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান এপ'ল' 11 আমেৰিকাৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল। শ্ৰোতাৰ পুনৰ কুশল মংগল কামনা কৰি আজিৰ সুপ্ৰভাত অনুষ্ঠানটি ইমানতে সামৰি মই নিবেদিতা গায়নে আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্রোতাসকলে ইমান পৰে সুপ্রভাত অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ তথ্য আৰু সম্পাদনা নিবেদিতা গায়নৰ, প্ৰযোজনা নিশা বৰুৱাৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে মূৰ্ছনা অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনক তাজ বোলছবিৰ হেমেন কুমাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীতটি শুনিলে এইখিনিতে আহকচোন জানো পথ সুৰক্ষাৰ কিছু নিয়ম সম্পৰ্কে। নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতেই গাড়ী নচলাব। পথত সদায় বাওঁফালেহে অহা যোৱা কৰক। পথৰ ওপৰত বেদখল কৰি দোকান পোহাৰ, গেৰেজ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। গাড়ী চালকে আৰু যাত্ৰীসকলে ছিটবেল্ট লগাইহে যাত্ৰা কৰিব। পথ সুৰক্ষাই জীৱন সুৰক্ষা। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰাটো নিয়ম বহিৰ্ভূত। ৰাতি গাড়ী চলাওঁতে ডিপাৰ ব্যৱহাৰ কৰিব লাগে। পথ সুৰক্ষাৰ নিয়মসমূহ আমি মানি চলিলে অনাহকত পথত হোৱা বিভিন্ন অসুবিধাৰ পৰা আমি আঁতৰি থাকিব পাৰিম, লগতে এক্সিডেণ্টৰ পৰাও হাত সাৰি থাকিব পাৰিম। গতিকে সকলোৱে পথৰ নীতি নিয়মসমূহ মানি চলিব। গাড়ী চলাওঁতে কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিব। নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতেই গাড়ী নচলাব। শ্ৰোতাসকলে মূৰ্ছনা অনুষ্ঠানটি শুনি আছে। আহকচোন অনুষ্ঠানৰ পৰৱৰ্তী গীতটি শুনো, লতা মংগেশকাৰ, মুকেশ আৰু সংগীসকলৰ কণ্ঠত। এয়া মিলন বুলছবিৰ এইবাৰৰ গীতটি।

প্ৰিয় শ্ৰোতা, যি এবাৰ সাগৰৰ পাৰত ৰৈ সাগৰৰ মোহনীয় সৌন্দৰ্য উপভোগ কৰিছে তেওঁ বাৰে বাৰে মনত পুহি ৰাখে আকৌ এবাৰ সাগৰৰ পাৰত থিয় হৈ অপৰূপ সাগৰীয় সৌন্দৰ্য উপভোগ কৰাৰ আশা। সাগৰৰ টানে পোহৰাই ৰাখে যাত্ৰাপথৰ ক্লান্তি। মানুহৰ জীৱনটোও যেন এক সাগৰমুখী যাত্ৰা। অজস্ৰ ঘাট প্ৰতিঘাত আশা নিৰাশাৰে ভৰা হলেও জীৱনে মানুহক কৰি ৰাখে মোহাচন্ন। সকলোৰে অন্তৰত ব্যাপ্ত হৈ থাকে জীয়াই থকাৰ তীব্ৰ বাসনা। সংঘাতময় জীৱনৰ খলাবমা উখুৰা মুখুৰা পথ অতিক্ৰম কৰিও জীয়াই থকাৰ যি অদম্য হেঁপাহ, সেয়া প্ৰতিজন মানুহৰ মনতেই সজীৱ হৈ থাকে। তথাপিও কেতিয়াবা জীৱন পথৰ নানা আলৈ আহোকাল চিন্তা ভাৱনাৰ বাবে আমাৰ মনবোৰ অৱসাদে আৱৰি ধৰে। নিৰাশাৰ কলা ডাৱৰে যেন মনৰ জগত অন্ধকাৰ কৰি তোলে। কিন্তু এই দুঃসময়ৰ ধুমুহাত বিধ্বস্ত নহৈ নপৰি সাহসেৰে মূৰ তুলি থিয় দিব পৰাতেই হ'ল জীৱনৰ সাৰ্থকতা। কিয়নো জীৱনৰ অৰ্থ স্তব্ধ হৈ পৰা নহয়, জীৱন হ'ল নদীৰ দৰেই নিৰৱধি। শ্ৰোতাসকল, আপোনালোকে মূৰ্ছনা অনুষ্ঠানৰ সুমধুৰ গীত গীতি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আৰু বহু শ্ৰোতা

আশা ৰাখিছোঁ শ্ৰোতাসকলে গীতটি শুনি নিশ্চয় ভাল পালে। প্ৰিয় শ্ৰোতা, প্ৰত্যেকটো দিন, প্ৰত্যেক ৰাতি, প্ৰত্যেক পুৱা, প্ৰত্যেকটো ঋতুৱেই আমাৰ বাবে কঢ়িয়াই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, জীয়াই থকাৰ ন উৎসাহ আৰু ন উদ্দীপনা। আপোনালোক সকলোলৈকে আজিৰ দিনটোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ সুন্দৰকৈ আপোনালোকে ভবা ধৰণে আজিৰ দিনটো হাঁহি আৰু আনন্দেৰে পাৰ হ'ব। বাৰু, আজিৰ দিনটোৰ পৰিকল্পনা সম্পৰ্কে আমাক জনাই থাকিব আমাৰ ফোন নম্বৰ 9435053214 এই নম্বৰৰ জৰিয়তে। পুনৰ কৈছোঁ 9435053214। প্ৰশ্ৰোতা, আমি আপোনালোকৰ মনোগ্ৰাহী হোৱাকৈ অনুষ্ঠান প্ৰচাৰ কৰাৰ দিহা কৰোঁ। আমাৰ অনুষ্ঠান সম্পৰ্কে আপোনালোকৰ মতামত, আপোনালোকৰ দিহা পৰামৰ্শ নাম ঠিকনাসহ আমালৈ লিখি পঠিয়াব, নতুবা আমালৈ চিঠিও আপোনালোকে লিখিব পাৰে। আমাৰ ঠিকনা প্ৰতি আকাশবাণী নগাঁও কেন্দ্ৰ, মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও, খেনচুৱা 78200002। পুনৰ কৈছোঁ, প্ৰতি আকাশবাণী নগাঁও কেন্দ্ৰ, মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও, ডাকঘৰ খেনচুৱা 78200002। আমি আপোনাৰ মন্তব্যৰ বাবে আগ্ৰহেৰে বাট চাই থাকিম। আহক অনুষ্ঠানৰ পৰৱৰ্তী গীতটি শুনো, কাৰৱা বোলছবিখনৰ মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠত।

0: শ্ৰোতাসকলে ইমান পৰে মূৰ্চনা অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।
1: पीएम जय अब गरीबों की जय बन गई है।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाएं। ज्यादा जानकारी के लिए 1-4-5-5-5 पर कॉल करें।
1: প্ৰিয় শ্ৰোতা, জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগুৰ পৰা হাত সাৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজন। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰিব। জ্বৰ হ'লেই আপোনাৰ তেজ পৰীক্ষা কৰাওক। সদায় সন্ধিয়া ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। মনত ৰাখিব, আঁঠুৱা ব্যৱহাৰ নকৰাকৈ কেতিয়াও নুশুব। শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আকাশবাণী নগাঁও নামৰ আমাৰ ফেচবুক পেজটোলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। আপোনাৰ অনুৰোধৰ গীতটি আৰু শিল্পীগৰাকীৰ নাম তথা আপোনাৰ নাম আৰু ঠিকনা লিখি মন্তব্য দি প্ৰেৰণ কৰিব পাৰিব। পুনৰ কৈছোঁ, আমাৰ ঠিকনা আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও আপোনালোকে সাতসৰীৰ গীতৰ অনুৰোধ কৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে আমালৈ চিঠি লিখিব পাৰিব। আমাৰ ঠিকনা প্ৰতি আকাশবাণী নগাঁও কেন্দ্ৰ মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও কেন্দ্ৰ ডাকঘৰ খেনচুৱা 78200002। শ্ৰোতাসকলে খন্তেক পাছতেই 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, তাৰ পাছতেই 8:30 গীতিমালিকা অনুষ্ঠানটি, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক নগেন বৰাৰ ৰচনাৰে আৰিফুল হকৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: অনুষ্ঠানত এইবাৰ শুনো আহক নমিতা গোস্বামীৰ কণ্ঠৰেটি গীত, গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো ছবিন মেধি ৰচিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে ৰাজেন গোহাঁয়ে, প্ৰযোজনা পাৰ্থপ্ৰতিম চৌধুৰীৰ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান, বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুত, আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ থান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টিত কণী, মাছ, মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱাটো বিষয়টো লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি ৰাজ্যৰ বিকাশ দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ বিষয়ে তেওঁ ভাষণত প্ৰকাশ কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে ৰাজ্যখনত সম্প্ৰতি 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি এই বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ অসমত দৰিদ্ৰতাৰ হাৰ 32.68% পৰা 14% অৱনমিত হৈছে বুলি জানিবলৈ দিয়ে।
1: অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি কৈছিলে 32.67%। আজি অসমৰ মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি হৈছে 14.47। 2015-16ৰ পৰা 2026ৰ ভিতৰত যোৱা 10 বছৰত অসমত যদি মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%, আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলায় উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া।
0: সদনত বাজেট বিতৰ্কত যোৱা 3 দিনত শাসক বিৰোধীৰ 35গৰাকী বিধায়ক বিধায়িকাই অংশ লোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰ্কৰ উত্তৰত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুত বিকশিত ৰাজ্য। অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিছে আৰু অনাগত 5 বছৰত এই ব্যয় 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত, বিশেষকৈ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুত কৰাৰ ব্যৱস্থা কৰিছে। বিধানসভা চৌহদত কালি বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। কালিৰ বৈঠকত অঞ্চলভিত্তিক সমাধান সূত্ৰ, বিভিন্ন পক্ষৰ মাজত সমন্বয় বৃদ্ধি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুতাই উলিওৱাত বিশেষ গুৰুত্ব দিয়া হয়। ৰাজ্যত হাতী মানুহৰ সংঘাতৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সংঘাতৰ ফলত প্ৰতি বছৰে কমেও 150জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শস্য পথাৰৰো ক্ষতি হয়। তেওঁ কয় যে এই সমস্যা দূৰ কৰাৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে। বনমন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত আৰু হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি শ্ৰীমল্লবৰুৱাই জানিবলৈ দিয়ে। বৈঠকত বিভিন্ন মূল্যৱান পৰামৰ্শ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো পক্ষকে 21 জুলাইৰ ভিতৰত লিখিত আকাৰত অতিৰিক্ত পৰামৰ্শ দিবলৈ কোৱা হৈছে। এই পৰামৰ্শৰ ভিত্তিত বন বিভাগে 22 জুলাইৰ ভিতৰত নীতি নিৰ্দেশনা যুগুতাই উলিয়াব। চৰকাৰে হাতী মানুহৰ সংঘাতৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাৰ বাবে কাম কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা সন্দৰ্ভত শ্ৰীবৰুৱাই কয় যে চৰকাৰে বৈজ্ঞানিক আৰু মানৱীয়ভাৱে সমস্যাটো সমাধানৰ বাবে বিভিন্ন বিকল্প পৰীক্ষা কৰি আছে। তেওঁ কয় যে বান্দৰৰ খাদ্য হিচাপে ফল মূলৰ গছ ৰোপণৰ উপৰি বান্দৰৰ বন্ধ্যাকৰণৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই বিষয়েও বিবেচনা কৰা হৈছে।
2: বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত, এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি। বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে, সেইখিনিও আমি কৰিম। তাৰ লগে লগে হিমাচল প্ৰদেশত বন্যাকৰণো এটা ছাকচেছফুল মেথড হিচাপে পৰিগণিত হৈছিলে। আমি স্থানীয় বিধায়কসকলৰ লগত, স্থানীয় ৰাইজৰ লগত কথা পাতিব দিছো যে বন্যাকৰণ এটা ব্যৱস্থা হ'ব পাৰে নেকি, আৰু ফৰেষ্ট এণ্ড ভেটেনেৰি ডিপাৰ্টমেণ্টে বন্যাকৰণ কৰিব লাগিলে কেনেকুৱা ব্যৱস্থা হ'ব, কাৰণ ইয়াৰ এটা চাইণ্টিফিক মেথড আছে। তাৰ কাৰণে আমি যি সা সঁজুলি, অপাৰেশ্যন থিয়েটাৰ ইত্যাদি লাগিব, এই গোটেইখিনি কেনেকৈ ক'ত পাব পাৰি, কি ধৰণে, এই কথাখিনিকো মই আগবঢ়াব দিছোঁ।
0: ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। ৰাজ্য চৰকাৰে অসমজুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ লৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাখুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা জানিবলৈ দিয়ে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিতো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই কালি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানী এৰা গাঁৱত হৈ থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যথাসম্ভৱ শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ব বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই আশ্বাস দিয়ে।
3: এক মহাপুৰুষ কে নাম পৰ বন ৰহা ইউনিভাৰ্চিটি জো স্পৰ্টছ কি এক বহুত হি শানদাৰ পৰিকল্পনা হে, ইয়াহাঁ সে বচ্চে নিকল কৰকে ৰাজ্য কি দেশ কি এক বেহতৰ প্ৰতিভা তৈয়াৰ হোংগে আৰু ইয়াহাঁ সে ছে খেল কা প্ৰশিক্ষণ প্ৰাপ্ত কৰকে মেৰে ৰাজ্য কা আৰু দেশ কা গৌৰৱ বঢ়ায়েংগে। ইস পৰিকল্পনা সে ইউনিভাৰ্চিটি কা ইয়ে স্থাপনা হুই হে, দেখ ৰহা হোঁ কি কাম শুৰু হোৱা হে আৰু গতি আয়েগি এছা মই উম্মীদ কৰতা হোঁ।
0: ৰাজ্যপালগৰাকীয়ে আজি মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোক আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে পৰ্যটকৰ বাবে অতিথিশালাও উদ্বোধন কৰিব। দুপৰীয়াৰ ভাগত তেওঁ জিলাখনৰ শ্ৰীক্ষেত্ৰ খনিকৰত উপস্থিত হৈ দ্বাদশ শ্ৰীজগন্নাথ ৰথযাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰি পূজা অৰ্চনা আগবঢ়াব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা গুৰুত্বপূৰ্ণ প্ৰাণী বিজ্ঞান ভিত্তিক গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহবাদুলিৰ উপস্থিতি বৈজ্ঞানিকভাৱে নথিভুক্ত কৰিছে। এই উদ্ভাৱনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰালত নতুন সংযোজন ঘটোৱাৰ লগতে বাদুলিৰ বৈচিত্ৰ্য সম্পৰ্কীয় গৱেষণাত মাইলৰ খুঁটি হিচাপে কাম কৰিব। বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ অক্ষয় কুমাৰ হালৈ আৰু ছাত্ৰ যুগল কিশোৰ তালুকদাৰৰ গৱেষণাত গোৱালপাৰাৰ শিলুক অঞ্চলত এই বাদুলিৰ উপস্থিতি প্ৰমাণিত হয়। এই নতুন নথিভুক্তিৰ ফলত অসমত জ্ঞাত বাদুলিৰ প্ৰজাতিৰ সংখ্যা 39ৰ পৰা 40লৈ বৃদ্ধি পাইছে। ভাৰতীয় প্ৰাণী বিজ্ঞানী সমীক্ষা, শ্বিলঙৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কেন্দ্ৰ আৰু মুম্বাইৰ প্ৰজিনম লেবৰেটৰীৰ বিশেষজ্ঞসকলে বাদুলিৰ প্ৰজাতিটোৰ সত্যাসত্য নিৰূপণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিজ্ঞান বিভাগৰ তত্বাৱধানত কৃষ্টিৰ কঠীয়া শীৰ্ষক সংস্থাই আয়োজন কৰা কাঠফুলাৰ মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুতকৰণৰ কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত 10 গৰাকী যুৱতীক প্ৰশিক্ষণ দিয়া হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দামোদৰ বৰ্মন আৰু সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানী ডঃ জিনামণি শইকীয়া উপস্থিত থাকে। ডিব্ৰুগড়ৰ জ্যেষ্ঠ চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতিপ্ৰসাদ কানৈক নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান কৰা হৈছে। দেশৰ অগ্ৰণী ব্যৱসায়িক ছফটৱেৰ প্ৰতিষ্ঠান টেলি চলিউশ্যনছ লিমিটেডে প্ৰৱৰ্তন কৰা এই বঁটাটি শ্ৰীকানৈক প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ পদ্মশ্ৰী সন্মানেৰে সন্মানিত ভৰত গোৱেংকাই প্ৰদান কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 গ'লত পৰাস্ত কৰে। প্ৰথমাৰ্ধ গ'লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এনজো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 আৰম্ভ হ'ব। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বাৰ্মিংহামৰ এছবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পাছত ফ্ৰান্সত হিংসাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক আমাৰ অসম কাকতখনেও আনাকোণ্ডা গ্ৰীপত বিধ্বস্ত এমবাপে বাহিনী ফ্ৰান্স জ্বলিছে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যন্তৰ মন্তৰত অনশন অব্যাহত ৰখা ছোনম ৱাংচুকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে ভাৰতৰ সৰ্ববৃহৎ কুডানকুলম পাৰমাণৱিক শক্তি প্ৰকল্পৰ সৈতে জড়িত 19,000 স্পৰ্শকাতৰ নথি ফাদিলৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতখনেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিধানসভাৰ বাজেট বিতৰ্কত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কৰা বিভিন্ন ঘোষণাৰ বাতৰি এটা নিয়মীয়া বাৰ্তা কাকতে 5 বছৰৰ ধুমুহাৰ গতিত কাম কৰিব চৰকাৰে শিৰোনামেৰে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতখনেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়াভাৱে এয়াৰ ইণ্ডিয়া বিমান সেৱা আৰম্ভ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে পশ্চিম এছিয়াত পুনৰ সংঘৰ্ষৰ পৰিস্থিতি বিৰাজ কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নীতি আয়োগৰ সূত্ৰৰে দ্য চেণ্টিনেল কাকতে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰৱৰ্তী উদ্ভাৱনৰ কেন্দ্ৰৰূপে পৰিগণিত হ'ব বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি বাতৰি মাজলৈ ঘূৰি যাওঁ। ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ধেমাজি জিলাৰ জোনাইত কালি নৈত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে মাকৰ সৈতে ভূঁই ৰুবলৈ যোৱা কিশোৰীগৰাকী তৰাজান নৈত গা ধুবলৈ গৈ উভতি নহাত স্থানীয় লোকে তেওঁৰ সন্ধান আৰম্ভ কৰে। বহু সময়ৰ পাছত নৈৰ বুকুত অভিযান চলাই উপঙি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত কিশোৰীগৰাকী জোনাইৰ উদয়পুৰ গাঁৱৰ 7ম শ্ৰেণীৰ ছাত্ৰী সবিতা মিলি বুলি চিনাক্ত কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান। বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুতৰ পৰিকল্পনা। আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ ধান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে 1খন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ন বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কাৰ, জিলা ৰেহৰূপত আজি লৈ আহিছো কামৰূপ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা কৌশিক দাস। ভাৰতৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ যোৱা 12 জুলাইত 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। এইবেলি সমাৱৰ্তনত মুঠ 2266গৰাকী শিক্ষাৰ্থীক সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন। এই সন্দৰ্ভত আমাক বিতংকৈ জনাইছে আমাৰ সংবাদদাতা কৌশিক দাসে।
2: ভাৰতৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ যোৱা 12 জুলাইত 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। 1999 চনত প্ৰথম সমাৱৰ্তন অনুষ্ঠানত 63গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদানৰে আৰম্ভ কৰা প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনে এইবেলি 28 সংখ্যক সমাৱৰ্তনত মুঠ 2266গৰাকী শিক্ষাৰ্থীক সন্মানীয় ডিগ্ৰী প্ৰদান কৰে। তদুপৰি সমাৱৰ্তনত মুঠ 4গৰাকী কৃতি শিক্ষাৰ্থীক ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদক, স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ বাবে অসমৰ ৰাজ্যপাল স্বৰ্ণ পদক বঁটা প্ৰদান কৰা হয়। সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ শিৱ কুমাৰ কল্যাণ ৰামনে। সমাৱৰ্তনৰ পাছতে আই আই টি গুৱাহাটীৰ সঞ্চালক ডক্টৰ দেৱেন্দ্ৰ জলিহালে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আই আই টি গুৱাহাটীৰ সঞ্চালক ডক্টৰ দেৱেন্দ্ৰ জলিহালে আগন্তুক দিনত আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰ লগতে জাগীৰোডত নিৰ্মীয়মান চেমি কণ্ট্ৰাক্টৰত নিয়োজিত হ'ব পৰা দক্ষ অভিযন্তা সৃষ্টি কৰা হ'ব বুলি উল্লেখ কৰে। উল্লেখ্য, বিগত 27 বছৰত প্ৰতিষ্ঠানখনে 26,790জনতকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন পৰ্যায়ত ডিগ্ৰী প্ৰদান কৰিছে।
1: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত যোৱা 8 জুলাইৰ পৰা 15-দিনীয়া গ্ৰীষ্মকালীন এথলেটিকছ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। 5 বছৰৰ পৰা 20 বছৰৰ সকলো ল'ৰা ছোৱালীক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা আয়োজন কৰা এথলেটিকছ প্ৰশিক্ষণ শিবিৰত 300ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

0: সন্দৰ্ভত আমাৰ সংবাদদাতা কৌশিক দাসৰ এয়া এক প্ৰতিবেদন।
1: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত কামৰূপ জিলাৰ শুৱালকুছিত যোৱা 8 জুলাইৰ পৰা 15 দিনীয়া গ্ৰীষ্মকালীন এথলেটিক্স প্ৰশিক্ষণ শিবিৰৰ অনুষ্ঠিত কৰা হৈছে। 5 বছৰৰ বয়সৰ পৰা 20 বছৰৰ বয়সৰ সকলো ল'ৰা ছোৱালীক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা শুৱালকুছি ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা এথলেটিক্স প্ৰশিক্ষণ শিবিৰত 300ৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে কামৰূপ জিলাৰ মহকুমা ক্ৰীড়া বিষয়া পংকজ ভৰালী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক নিপন দাস আৰু গোবিন্দ কুমাৰে। অহা 21 জুলাইত এই এথলেটিক প্ৰশিক্ষণ শিবিৰৰ অন্ত পৰিব। উল্লেখ্য, প্ৰশিক্ষণ শিবিৰৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক জিলা ক্ৰীড়া বিভাগৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।
0: ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বিগত জানুৱাৰী মাহৰ পৰা 14-15 বছৰৰ সকলো কিশোৰীক HPV ভেকচিন প্ৰদান কৰা হৈছে। কামৰূপ জিলাত নিৰ্ধাৰিত সৰ্বমুঠ 15,175গৰাকী কিশোৰীৰ ভিতৰত ইতিমধ্যে প্ৰায় 14,000 কিশোৰীক এই ভেকচিন প্ৰদান কৰা হৈছে। এই বিষয়ে বিতংকৈ জনাইছে আমাৰ সংবাদদাতা কৌশিক দাসে।
1: ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ সহযোগত সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বিগত জানুৱাৰী মাহৰ পৰা 14-15 বছৰৰ সকলো কিশোৰীক HPV ভেকচিন প্ৰদান কৰা হৈছে। মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ নিৰাময়ৰ বাবে ভাৰত চৰকাৰে প্ৰতিগৰাকী 14-15 বছৰৰ কিশোৰীক প্ৰদান কৰা HPV অৰ্থাৎ হিউমেন পেপিলমা ভাইৰাছ ভেকচিন কামৰূপ জিলাত সৰ্বমুঠ 15,170গৰাকী কিশোৰীক প্ৰদান কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেৰূপ। নমস্কাৰ।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ, নিউজ অন এ আই আৰ এপ আৰু www.akashbani.gov.in ৱেবছাইট যোগে এয়া আকাশবাণী নগাঁও। আমাৰ এতিয়াৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আজি আগবঢ়াইছো বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, লেখক আৰু গৱেষক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মকথা। তেখেতৰ সৈতে কথা পাতিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। আজি এয়া অনাতাঁৰ আত্মকথাৰ দ্বিতীয় খণ্ড।
2: ছাৰ নমস্কাৰ।
3: নমস্কাৰ।
2: আমি যোৱা খণ্ডত আপোনাৰ জন্মস্থান, আপোনাৰ স্কুলীয়া জীৱন সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু আমি গম পাইছিলোঁ যে আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা যেতিয়া মেট্ৰিক বুলি কৈছিলে তাতে মেট্ৰিকৰ দেওনা আপুনি খুব সুখ্যাতিৰে পাৰ হৈছিলে আৰু তেতিয়া আপোনাৰ পৰিয়াল নাইবা গোটেই অঞ্চলৰ মানুহে বৰ ভাল পাইছিলে, সেই কথাটো আমি যোৱা খণ্ডটোত আমি আপোনাৰ পৰা গম পাইছিলোঁ। এতিয়াতো জীৱনৰ শিক্ষাৰ যাত্ৰাটো বিশেষকৈ মেট্ৰিক পাছ কৰাৰ পিছতেই আৰু খুব আৰম্ভ হয়, আপোনাৰো তেনেকুৱাকৈ নিশ্চয় আৰম্ভ হৈছে। গতিকে আপুনি, মই কটন কলেজত পঢ়া কথাটো মই জানো, গতিকে আপুনি অনুগ্ৰহ কৰি বৰপেটা চৰকাৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজলৈ কেনেকুৱাকৈ আহিল, কটন কলেজৰ অভিজ্ঞতা কেনেকুৱা হ'ল, কটন কলেজৰ শিক্ষক, কটন কলেজৰ শিক্ষা, কটন কলেজত আপোনাৰ অংকৰ যিবিলাক বন্ধু সেই সম্পৰ্কে আমাক কওক ছাৰ অকণমান।
3: আচলতে তেতিয়া এটা নিয়মৰ দৰে আছিল, ভাল হ'লে আৰু যদি সামৰ্থ্য থাকে তেনেহ'লে কটনত পঢ়িবই আহে, সেইটো এটা নিয়মৰ দৰে আছিল আৰু ময়ো সেই সূত্ৰে কটনত আহি নাম লগালোঁ। কটনৰ নাম লগাই প্ৰথম অৱস্থাত এলিচিন ৱাণ্ডাৰলেণ্ড হৈছিলোঁ আকৌ। তাৰ কাৰণটো হ'ল মোৰ ঘৰুৱা যি পৰিৱেশ আছিল হোষ্টেলত সেই পৰিৱেশ নাই। এই যে একেলগে বহু ল'ৰা ছোৱালীয়ে খাব লাগে, একেলগে গা ধুব লাগে, এই পৰিৱেশটো মোক কিন্তু প্ৰথমতে তাৰমানে একদম সম্পূৰ্ণ বিপৰীত পৰিৱেশ এটা পালোঁ। কিন্তু তেতিয়া মই যি হোষ্টেলত আছিলোঁ আৰু বৰপেটাৰ এটা নিয়ম আছিল, বৰপেটাৰ ল'ৰা হ'লে ফৰ্থ ব্লকত থাকিবই, তো ময়ো আহি ফৰ্থ ব্লকত থাকিলোঁ আৰু আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিল সংস্কৃতৰ পৰা অধ্যাপক ৰজনীকান্ত দেৱশৰ্মা, তেওঁৰ ঘৈণীয়েক মোৰ সম্বন্ধত মাহী, গতিকে মই কৰোঁ কি প্ৰায় মাহীৰ ঘৰত খাওঁ আৰু মাহীৰ ঘৰতে থাকোঁ। এই কথাটো বৰপেটাৰ কেইটামান ল'ৰাই বাবাক জনালে কাইদা কৰি, তে বাবা কিন্তু প্ৰগতিশীল আছিল, তেওঁ এদিন আহিল, আহি প্ৰথমে মাহীৰ ঘৰত গৈছে আৰু মাহীৰত গৈ মোক পালে, মাহীক খুব ধমক দিছে যে মই তাক তোমাৰ ওচৰত যদি থবই লাগে তেতিয়াহ'লে হোষ্টেলত কিয় ৰাখিলোঁ, মই তোমাৰ তাতেই থলোঁগৈ, গতিকে তুমি তাক ভাত দিয়াটো বন্ধ কৰিবা। আচলতে বাবাই মোৰ কষ্টটো ঠিক বুজি পোৱা নাই, বাবাই বুজি পাইছে যে পৰিৱেশ সলনিৰ কাৰণেই এই অৱস্থাটো হৈছে। তাৰপিছত বাবাই হোষ্টেললৈ আহি মোক খুব বুজালে যে চা এই পৰিৱেশত এইটো নহয়, এতিয়া প্ৰথম কথা হ'ল তই ইয়াত নিশ্চিতভাৱে সন্তুষ্ট হ'ব লাগিব আৰু এতিয়া আমাৰ বৰপেটাৰ ঘৰৰ কথা পাহৰি যা। আৰু মহাক ৰজনীকান্ত দেৱশৰ্মাক কৈ গ'ল যে ইয়াক অলপ চাব, ই যাতে এই পৰিৱেশত খাপ খাই লয়, যেনেকৈ নহওক মোৰো কিন্তু সেই কথাখিনি গাত লাগিল আৰু তিনিমাহমানৰ ভিতৰতে খাপ খাই ল'লোঁ। লৈ প্ৰথম আৰু মোৰ তেতিয়া লোকেল গাৰ্জেন এটা দিব লগা নিয়ম আছিল, মোৰ লোকেল গাৰ্জেন আছিল বাপুকৃষ্ণ চৌধুৰী, তেওঁ বৰপেটাৰে, তেওঁৰ ককায়েক বিখ্যাত শিক্ষক আছিল জয়কৃষ্ণ চৌধুৰী। বাপুকৃষ্ণ চৌধুৰীয়ে কিন্তু সদায় বক্তৃতা মাৰি থাকে যে বাপা এনে হ'ব, তেনে হ'ব, তেনে হ'ব, আৰু তেওঁৰ দীক্ষাত আচলতে মই দীক্ষিত হ'লোঁ আৰু কটন কলেজৰ আই এছ চি পৰীক্ষাত খুব ভাল ফলাফল কৰিব পাৰিলোঁ। সেই সময়ত মোৰ বন্ধু আছিল দেৱানন্দ শইকীয়া, যি আমাৰ
2: আই এছ চিটো তেখেতে আপোনাৰ লগত
3: আমাৰ লগত একেলগে পঢ়া
2: প্ৰখ্যাত শিক্ষক আছিল,
3: প্ৰখ্যাত শিক্ষক। তেওঁ খোৱাঙৰ পৰা আমাৰ বছৰত মেট্ৰিক পৰীক্ষাত প্ৰথম হৈছিল। আৰু উৎপল ভৰালী, ভৰালী ব্ৰাদাৰ্ছ ল'ৰা, সিও বৰ চোকা ল'ৰা আছিল, আমি একেই আছিলোঁ। আৰু এজন মোৰ বিশেষ বন্ধু আছিল আই এছ চিত, এতিয়া নাই, তেওঁ অকালতে ঢুকাল, কুমুদ শৰ্মা, বিখ্যাত কুমুদ শৰ্মা, যি আছুৰ উপদেষ্টা আছিল। তেওঁ কুমুদ শৰ্মা আছিল মোৰ নলে গলি লগা পজিশ্যন পাইছিল, তেওঁ আছিল মোৰ নলে গলি লগা বন্ধু আচলতে। আৰু পিছত তেওঁৰ এনেকুৱা হ'ল যে তেওঁ মোক এৰি থাকিবই নোৱাৰে, গতিকে বি এছ চিত তেওঁক মই হোষ্টেললৈ লৈ আহিছিলোঁ।
2: তাৰমানে বৰপেটাৰ পৰা আহি কটনৰ কটনৰ পৰিৱেশ পালে, কটনৰ শিক্ষকসকল, আৰু কটনততো গোটেই অসমৰ বা অসমৰ বাহিৰৰো তেতিয়া ছাত্ৰ ছাত্ৰীবিলাক থাকে, গতিকে আপুনি আৰু বহল পৰিৱেশত সুন্দৰকৈ মিলিজুলি আই এছ চি ধুনীয়াকৈ পাছ
3: কৰিলোঁ।
2: আৰু বি এছ চিত আপুনি
3: অংকত, মানে অংকত অনাৰ্চ ল'লোঁ। অংকৰ প্ৰতি ৰাপটো মোৰ সেই সৰুতেই যি জন্মিছিল সেই কমি যোৱা নাই। আৰু আই এছ চিটো সেইবাৰ অংকত খুব কম সংখ্যকে লেটাৰ পাইছিল, কিন্তু ময়ো পাইছিলোঁ। গতিকে বাপুকৃষ্ণ চৌধুৰীয়ে কৈছে, তুমি বাবা তেওঁ অংকৰে, গতিকে তুমি কিন্তু হেৰি হ'ব লাগিব, তো অংকত অনাৰ্চ ল'ব লাগিব। গতিকে অংকত অনাৰ্চ ল'লোঁ। অংকত অনাৰ্চ লৈ বৰ সন্তুষ্ট হ'লোঁ কিন্তু আচলতে। আৰু মোৰ লগত থাকিল এই দেৱানন্দ শইকীয়া আৰু উৎপল ভৰালী, আমি তিনিওটাই কিন্তু সমানে ভাল ল'ৰা আছিলোঁ। মানে ভাল ল'ৰা বুলি ক'লে যিটো কয় সেইটো আছিলোঁ। আৰু মূৰকত গণিতত অনাৰ্চ লৈ, সেই সময়ত অনাৰ্চত ফাৰ্ষ্ট ক্লাছটো প্ৰায় নাছিলেই, গতিকে আমি ছেকেণ্ড ক্লাছ পালোঁ। মই ছেকেণ্ড ক্লাছ ছেকেণ্ড হ'লোঁ। ছেকেণ্ড হৈ অসম চৰকাৰৰ পৰা সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত ইঞ্জিনিয়াৰিঙৰ ছিট সংৰক্ষিত আছিল। আৰু মই বেনাৰসত এটা ছিট পালোঁ,
2: বি এছ চি পাছ কৰি।
3: বেনাৰসত তেতিয়া মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়িব গ'লোঁ। আৰু ইতিমধ্যে মোৰ এটা দুৰ্ঘটনা ঘটিল আই এছ চিতে। আই এছ চিত প্ৰথম বৰ্ষৰ শেষৰ পিনে মোৰ ডাঙৰ আই ওলাইছিল। ডাঙৰ আই ওলোৱাটো বৰ কম সাধাৰণতে, কিন্তু ডাঙৰ আই ওলালে কিবা নহয় কিবা এটা অন্যায় কৰি থৈ যায়, এই কথাৰ প্ৰবাদ কিন্তু সঁচা। মোৰ কোনো দাগ নৰল, কিন্তু মোৰ চকু নষ্ট কৰি থৈ গ'ল। আৰু আই এছ চিত যে মই পজিশ্যন নাপালোঁ তাৰ কাৰণ কিন্তু মই পঢ়িব নোৱাৰা। আৰু সেই সময়ত পাণবজাৰত এজনেই চকুৰ বিশেষজ্ঞ আছিল, তেওঁ হ'ল এইচ চি ৰয়, ৰয় বুলি। ৰয়ে কিন্তু বাৰে বাৰে কৈছিল যে বোপা তুমি আই এছ চিটো ড্ৰপ দিয়া, তুমি এই তিনিমাহ পঢ়িব নালাগে, তো পঢ়িলে চকুৰ অন্যায় হ'ব,
2: চকুৰ অন্যায় হ'ব।
3: কিন্তু মোৰ সেই চকুৰ অন্যায় হ'ল। মই আৰু আই এছ চিত বাদ দিয়া কথাটো ভাবিব নোৱাৰি, গতিকে আই এছ চি দিলোঁ। আৰু মই আই এছ চিত পজিশ্যন নোপোৱাৰ সেয়ে এটা কাৰণ কিন্তু। তাৰপিছত বি এছ চি লৈ আহিলোঁ। ইতিমধ্যে গণিত লোৱা মানে অলপ বেছি কষ্ট কৰিব লাগে, গতিকে চকুৰ মোৰ জোৰ পৰে, গতিকে বি এছ চিটো মোৰ চকুই বৰ দিগদাৰ দিলে। কিন্তু যিয়ে নহওক, বেনাৰসত যেতিয়া পঢ়িব গ'লোঁ ইঞ্জিনিয়াৰিঙত, তেতিয়া সেই সময়ত ছিট পোৱাৰ পাছত শিক্ষাধিকাৰ ডি পি আইৰ কোঠাত গৈ এখন বন্দোবস্ত পত্ৰত চহী কৰিব লাগে যে আহি মই অসম চৰকাৰৰ কাম কৰিম। গতিকে মই গৈছিলোঁ। সেই সময়ত শিক্ষাধিকাৰ আছিল সুৰেশ চন্দ্ৰ ৰাজখোৱা, মই তেওঁৰ কোঠাত গৈ চহী কৰিছিলোঁ। আৰু তেওঁৰ লগত মোৰ এটা চিনাকি পৰ্ব হৈছিল, সেয়াও এটা ঘটনাৰ দৰে। মই যেতিয়া বি এছ চিত পঢ়ি থাকোঁ, তেতিয়া তেওঁৰ শালপতিৰ ল'ৰা মৃদুল ভট্ট বুলি তেওঁ অতি অঘাইতম ল'ৰা এটা হোষ্টেলত আহিছিল আৰু তাক বাপেকে হোষ্টেলত আহি ৰাখিছিল নিয়ন্ত্ৰণ কৰাৰ কাৰণে। দেউতাক জেইলৰ আছিল বসন্ত ভট্টাচাৰ্যী। তেওঁ গৈ ৰজনীকান্ত দেৱশৰ্মাক কৈছিল যে ইয়াক মই গতালোঁ একমাত্ৰ ঠিক কৰিবৰ কাৰণে, আৰু মৃদুল ভট্টৰ মাক তাৰমানে বসন্ত ভট্টৰ ঘৈণীয়ে পৰিবাৰ এই ৰজনীকান্ত দেৱশৰ্মাৰ প্ৰিয় ছাত্ৰী আছিল সংস্কৃতৰ। গতিকে তেওঁ ক'লে, তেতিয়া ছাৰে ক'লে, মই মহাই বুলি মাতিছিলোঁ, তেওঁ ক'লে যে হোষ্টেলত এজন ল'ৰা আছে, সিয়ে প্ৰিফেক্টো, তাৰ ওচৰত যদি গতোৱা যায় তেনেহ'লে সি কিন্তু নিয়ন্ত্ৰণ কৰিব, সি হ'ল বিজয়। গতিকে তেওঁ বসন্ত ভট্ট আৰু তেওঁৰ পৰিবাৰ আহি মোক মৃদুল ভট্টক গতাই দি গ'ল।
2: অপৰঞ্চি
3: দায়িত্ব যে তাক নিয়ন্ত্ৰণ কৰিব লাগে। মৃদুল ভট্ট এনেকুৱা অঘাই তেওঁ যে গৰমৰ দিনত তাৰ গৰম লাগিছে, একো কথা নাই, তেতিয়া হোষ্টেলৰ বাৰাণ্ডাত এটা ড্ৰাম থাকে খোৱা পানীৰ, সেই ড্ৰামটোৰে পানী গা ধুই দিলে, কাৰণ সেই সময়ত পানী নিয়ন্ত্ৰিত, পুৱা আৰু গধূলিহে পায় আৰু নাপে। গতিকে তেওঁ, কিন্তু মৃদুল ভট্টৰ এটাই দুৰ্বলতা, গণিতত কেঁচা, গতিকে মোৰ ওচৰত গণিত পঢ়িব আহে, সেই অস্ত্ৰৰে মই কিন্তু তাক পৰাস্ত কৰিলোঁ।
2: তেখেত মানে সুৰেশ ৰাজখোৱাৰ যিহেতু
3: শালপতিৰ ল'ৰা,
2: গতিকে মানে আপোনাক গম পালে,
3: গম পালে। তাৰপিছত আহিলোঁ, আহি তেওঁৰ হেৰি কৰি যেতিয়া ইলেক্ট্ৰিকেলত পঢ়িব গ'লোঁ বেনাৰসত, বেনাৰস তেতিয়া বৰ নাম কৰা বিশ্ববিদ্যালয় আৰু তাৰ ইঞ্জিনিয়াৰিং বেংকো বুলি কৈছিল, বেনাৰস ইঞ্জিনিয়াৰিং কলেজ। তাত অতি বিদগ্ধ পণ্ডিতবিলাকে পঢ়াইছিল। মই ইলেক্ট্ৰিকেলত প্ৰথম বছৰৰ পৰা দ্বিতীয় বছৰলৈ ফাৰ্ষ্ট হ'লোঁ, ফাৰ্ষ্টো হেৰি কৰিলোঁ। প্ৰথম বছৰত কোনো প্ৰেক্টিকেল নাছিল, ছেকেণ্ড ইয়াৰত প্ৰেক্টিকেল আৰম্ভ হয়। তে মই যেতিয়া প্ৰেক্টিকেল কৰিব ল'লোঁ, মোৰ চকুই খুব আমনি কৰা হ'ল, চকুই তাৰমানে তাক সহ্য নকৰে, প্ৰেক্টিকেলত বৰ জোৰ পৰে। তে আল্টিমেটলি এনেকুৱা হ'ল যে মোৰ চকু ফুলি ওলমি আহিল। তেতিয়া ইঞ্জিনিয়াৰিঙৰ হেডজনে কিন্তু মোক যথেষ্ট যত্ন কৰিছিল, সেই এজন গুৰু। মই জীৱনত কিন্তু শিক্ষাগুৰুৰ পৰা বৰ সহায় পাইছোঁ। তেওঁ আছিল নৰসিংহ ৰাও বুলি এজন চাউথৰ মানুহ, দক্ষিণৰ। সেই ছাৰে চকুৰ ডাক্তৰৰ তাত লৈ গৈ যিমান পাৰে চেষ্টা কৰিছে, আৰু বেনাৰসৰ তেতিয়া মেডিকেল কলেজখিনি খুব বিখ্যাত আছিল। শেষত চকুৰ সেই যিজন প্ৰধান শিক্ষক, তেওঁ ক'লে যে ই কিন্তু কিছুদিন ৰেষ্ট লোৱা ভাল চকুৰ, গতিকে সি এতিয়া আচলতে পঢ়িব নালাগে। সেই কথাখিনি কিন্তু মোৰ আগত কোৱা নাই, ছাৰক ক'লে, নৰসিংহ ৰাও। নৰসিংহ ৰায় শেষত মোৰ কোঠাত আহি বহি বুজাই বঢ়াই ক'লে যে তুমি এটা বছৰ জিৰণি লোৱা, তুমি আকৌ আহিবা, মই তোমাক ছেকেণ্ড ইয়াৰতে এডমিশ্যন দিম, কোনো কথা নাই। তে সেই সূত্ৰে মই
2: গুচি আহিল
3: ইঞ্জিনিয়াৰিং। কিন্তু গুচি আহিলোঁ, গুচি আহি গুৱাহাটীত নাথাকি তেতিয়া মোৰ ভনী জোঁৱাই উত্তৰ লখিমপুৰৰ ইঞ্জিনিয়াৰ আছিল, তেওঁ বৰপেটাৰে, দেৱেন্দ্ৰ নাথ শৰ্মা, একত চিফ ইঞ্জিনিয়াৰ হৈ ৰিটায়াৰ্ড হৈছে, এতিয়া নাই। মই তেওঁৰ ঘৰত গ'লোঁ, যাওঁতে মই দণ্ডেশ্বৰ গগৈৰ লগত দেখা দেখি হয়। দণ্ডেশ্বৰ গগৈ এতিয়া বিখ্যাত স্কুল ইন্সপেক্টৰ, তেওঁক মই কৈ গ'লোঁ যে ছাৰ এনেকুৱা এনেকুৱা, দণ্ডেশ্বৰ গগৈৰ লগতো মোৰ সম্বন্ধ হৈছিল, কিন্তু মোৰ এটা সামৰ্থ্যৰ কাৰণে। মই ক্লাছ ছেভেনৰ পৰা স্কুল টুৰ্ণামেণ্টত আহিছিলোঁ সদায় বৰপেটা স্কুলৰ পৰা ডিবেট হ'বলৈ, আৰু প্ৰায় সেই তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ। গতিকে দণ্ডেশ্বৰ গগৈ ছাৰে মোক অতি মৰম কৰিছিল, আৰু তিনি চাৰিবাৰ যেতিয়া প্ৰথম হৈছোঁ ছাৰে স্বাভাৱিকতে এটা মানে মৰম কৰে গগৈ ছাৰে, কিন্তু হিচাপ কৰি চাই দেখিলে যে কলেজ এইটোত এটা পোষ্ট খালী আছে, সেয়াও এক কাহিনী। আৰু সেই পোষ্টটো খালীয়ে হৈছে মোক হাইস্কুলত পঢ়োৱা শিক্ষাগুৰু হৰেকৃষ্ণ দাস, তেওঁ দুলীয়াজানৰ অইল ইণ্ডিয়া স্কুলৰ প্ৰিন্সিপাল হৈ গৈছে। তেতিয়া দণ্ডেশ্বৰ গগৈ ছাৰে ক'লে যে এইটো বিজয়কে সোমাই দিওঁ। তেওঁ হিচাপ কৰি তেওঁ এখন টেলিগ্ৰাম দিলে, কাম এণ্ড জইন কটন কলেজ ইট স্কুল। মই তেতিয়া ভনী যোৱাই সেই কলি বোলে হয়তো আপুনি এনেই থাকাত কৰি কলেজত সোমাওক যাই। মই আহিলোঁ কলেজত, সোমালোঁ। তেতিয়া কলেজত হেডমাষ্টৰ আছিল উমাকান্ত শৰ্মা বুলি এজন। মই প্ৰথম দিনা সোমায়ে প্ৰথম দিনে চাৰিটা ক্লাছ লৈছোঁ অদ্ভুত ধৰণৰ, গণিত, ওখ গণিত, এডিশ্যনেল মেথমেটিক্স, সংস্কৃত আৰু অসমীয়া, দুটা নাইনত দুটা টেনত। মানে ল'ৰাক বোধহয় মই কিবা এটা দিব পাৰিছিলোঁ।
2: স্কুলখন খুব ভাল, খুব ভাল স্কুল, ভাল ভাল ছাত্ৰ। আৰু
3: মোৰ অতি প্ৰিয় ছাত্ৰ তেতিয়া এই বিজ্ঞানী দিলীপ চৌধুৰী,
2: ফিজিক্সৰ,
3: তাক মই টেনত পঢ়াইছোঁ তেতিয়া। তাৰ লগত আৰু এজন ভাল ল'ৰা আছিল, সি ইঞ্জিনিয়াৰ হৈ ৰিটায়াৰ্ড হৈছে, কৃষ্ণকান্ত কলিতা বুলি। যিয়ে নহওক, তো গ'লোঁ। দ্বিতীয় দিনা যেতিয়া মই স্কুলত গৈছোঁ, উমাকান্ত শৰ্মাই মোক ক'লে যে মই আপোনাক ৰাখিব নোৱাৰিম, ইতিমধ্যে এজন শিক্ষক মোৰ আছে আৰু তেওঁ কিন্তু বি কে শৰ্মা। মই অলপ অভিমানী আপুনি যেতিয়াই তেওঁ তেনেকৈ কৈছে, ঠিক আছে মই গুচি যাওঁ বুলি মই গুচি আহিলোঁ। আৰু সেই উত্তৰ লখিমপুৰৰ পৰা আহি মই কিন্তু কুমু ধৰ্মাৰ লগত আছোঁ। কুমু ধৰ্মা আৰু দাদা তেতিয়া শুক্ৰেশ্বৰত একেলগে থাকে, দাদা এল আই চিৰ অফিচাৰ। তে গ'ল, যোৱা কথা গ'ল,
2: সেই দুদিন গৈ পেলাই আৰু
3: গ'ল। তে মই ভাবিলোঁ

0: আকৌ মই লক্ষীমপুৰতে গুচি যাম। কিন্তু দুদিন পিছতেই সোণাৰাম স্কুলৰ হেডমাষ্টৰ গৈ মোৰ তাত ওলাইছে শুক্ৰেশ্বৰত। তাৰমানে ইতিমধ্যে মই যে ঘূৰি আহিছোঁ এই কথাটো এটা প্ৰচাৰ হ'ল, আৰু সেইটো দণ্ডেশ্বৰ গগৈ ছাৰে কৰিছে আচলতে, যে ক'ৰবাত যদি গণিতৰ শিক্ষক লাগে তেনেহ'লে এই এনেকুৱা ল'ৰা এটা আহিছে। তাৰপে গৈ মই নৰেন শৰ্মা মই চিনি নাপাওঁ তেতিয়া,
1: নৰেন শৰ্মা তেখেত প্ৰধান শিক্ষক,
0: প্ৰধান শিক্ষক
1: আমাৰ সোণাৰাম স্কুলৰ, হয়।
0: তেওঁ পৰিচয়টো দিলে, দি ক'লে যে চোৱা তেওঁৰ লগতো মোৰ এটা সম্বন্ধ ওলাল। তেওঁৰ পৰাই গম পালোঁ মোৰ দাদা এটাৰ শালপতি, বাবাৰ ভাগিনৰ শালপতি। গতিকে যিয়েই নহওক তেওঁ ছাৰে ক'লে যে এনে এনে তুমি মোৰ স্কুললৈ আহা, মই তোমাক হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্ট কৰি দিম। তেওঁ মোক এটা টোপ দিলে আচলতে, তো মই খুব ভাল পালোঁ লক্ষীমপুৰত যোৱাতকৈ সোণাৰাম স্কুলত এটা সোমাব এটা সুবিধা পালোঁ। আৰু তাৰ পিছদিনাই আহি মই সোণাৰাম স্কুলত শিক্ষকতা কৰিলোঁ। কৰাৰ পাছত হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্টো হ'লোঁ। তে গৈ মোৰ এটা সংস্থানো হ'ল, থকা ঠাইও পালোঁ আৰু চাকৰিও হ'ল। কিন্তু এটা বৰ ডাঙৰ কথা হ'ল, এই যে দিলীপ চৌধুৰীহঁত আছিল ক্লাছ টেনত, তেওঁ গৈ সিহঁত হোষ্টেলত আছিল কলেজটোৰ। হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিল এজন ভূগোলৰে কিন্তু বিখ্যাত শিক্ষক। তেওঁ যাই ক'লে যে আমাক এই ছাৰজনক কিন্তু লাগিবই, এই ছাৰজনে অসমীয়াও পঢ়াব পাৰে, সংস্কৃতও পঢ়াব পাৰে, গণিতো পঢ়াব পাৰে। ঠিক এসপ্তাহমান পাছতে এই তেওঁৰ নাম আছিল শুক্ৰেশ্বৰ নাথ। শুক্ৰেশ্বৰ নাথ গৈ মোৰ হোষ্টেলত ওলাল সোণাৰামৰ। তেতিয়া পৰিচয়টো দিলে, তে বোলে এনে এনে কথা, মই আহিছোঁ আপোনাৰ কৃতিত্বৰ কাৰণে। বোলো মানে, বোলে আপুনি এদিন পঢ়াই ছাত্ৰক যে এনেকৈ মুগ্ধ কৰিব পাৰিছে এইটো এটা সাংঘাতিক কথা, আৰু ছাত্ৰই এতিয়া আপোনাক বিচাৰিছে। মই দিলীপ চৌধুৰীৰ নামটো তেতিয়াই মনত আছে,
1: হয় হয়।
0: বোলে কি কৰিব লাগে, বোলে আপুনি কটন কলেজত হোষ্টেলত গৈ, তেতিয়া হোষ্টেলটো এই অভাৰব্ৰিজৰ কাষত, হোষ্টেলত গৈ তাহাঁতক পঢ়াব লাগে। মই ভাবি চিন্তি চাই দেখিলোঁ কথাটোতো বেয়া নহয়, ল'ৰাটো খুব ভাল। সিদিনাই মই কিন্তু প্ৰমাণ পাইছোঁ সি ভাল ল'ৰা, প্ৰশ্ন কৰিছিল মোক। তে গৈ সিহঁতক দুটা নাইনৰ ল'ৰা, দুটা টেনৰ ল'ৰা, আৰু সুখ চুখ আৰু এটা কথা ক'লে যে আপুনি ল'ৰাৰ পৰা পইচা ল'ব নালাগে, আমি দিম পইচা। আমি কি দিম সেইটো আমাৰ কথা, সেইটো ল'ৰায়ো জানিব নালাগে, আৰু আপুনি তাহাঁতৰ লগত সেই বিষয়ে কথা নাই। আৰু আপুনি ৰিক্সাত যাব, ৰিক্সাত আহিব, তাৰ খৰচো আমি দিম। ক'ৰ পৰা দিছিল মই এতিয়াও নাজানো, কিন্তু মোক সেইটো বন্দোবস্ত কৰি দিলে, এখন ৰিক্সা ঠিক কৰি দিলে, ৰিক্সাত আহোঁ, ৰিক্সাত যাওঁ আৰু তাহাঁতক পঢ়াওঁ।
1: তাহলে প্ৰত্যক্ষভাৱে আপুনি কটন কলেজত এৰিলেও পৰোক্ষভাৱে আকৌ শিক্ষক হৈ
0: থাকিলে,
1: সোণাৰামত থাকিলে, এইবিলাক কথা বৰ মানে আমোদজনক কথা। কেনেকুৱাকে শিক্ষক ছাত্ৰ কেনেকুৱাকে এটা ভাল কাম কৰাৰ কাৰণে চবেই কেনেকুৱাকে লাগি ধৰে
0: লাগি ধৰে। তাৰপিছত ইতিমধ্যে দিলীপ চৌধুৰীৰ ৰিজাল্ট খুব ভাল হ'ল, ষ্টেণ্ড কৰিলে, দুইটাই ষ্টেণ্ড কৰিছে, নাইনৰ কেইটাকো পঢ়ালোঁ। আৰু ইতিমধ্যে সোণাৰাম স্কুলত মই এটা কাম কৰিলোঁ, কিন্তু সোণাৰাম স্কুলতো গৈ মই টেনত দেখিলোঁ চাৰিটামান ল'ৰা খুব ভাল ল'ৰা আছে। গতিকে মই নৰেন শৰ্মাক ক'লোঁ যে এই চাৰিটা ল'ৰাক অলপমান যদি আমি পঢ়াওঁ ঘৰুৱাভাৱে তেনেহ'লে কিন্তু খুব ভাল ফল কৰিব। অঁ বোলে তুমি যি ইচ্ছা কৰা। তেতিয়া মই ভাল ল'ৰা দহটা বাছি বেলেগে ল'লোঁ আৰু সাধাৰণ ল'ৰাবিলাকক বেলেগে ল'লোঁ। লৈ স্কুল ছুটিৰ পিছত এক ঘণ্টা ইহঁতক, এক ঘণ্টা ইহঁতক মই পঢ়াওঁ, আৰু এক পইচাও মই লোৱা নাই, বিনা পইচাই মই এই কৰিলোঁ। কিন্তু তাৰ ফলাফল মেট্ৰিকৰ পৰীক্ষাত ওলাল। এটা এজন তুমি জানিবা

শ্ৰোতাসকলে ইমান পৰে অসমীয়া গীতৰ অনুষ্ঠানত মনোৰঞ্জন গগৈ আৰু নীলিমা খাতুনৰ কণ্ঠৰ দুটি গীত শুনিলে। এয়া আকাশবাণী নগাঁও।

আজি বিয়লি 4:30 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগত শুনিবলৈ পাব বিশ্ব সৰ্প দিৱস উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিশিষ্ট চিকিৎসক, পৰিৱেশ কৰ্মী, সৰ্পবন্ধু ডাক্তৰ সুৰজিৎ গিৰিয়ে। অনুষ্ঠানটি আগবঢ়াব পংখী বৰাই, প্ৰযোজনা নিশা বৰুৱাৰ। শুনিবলৈ নাপাহৰিব আজিৰ বিয়লি 4:30 মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈত আজি গীত শুনিবলৈ পাব 5:25। অনুষ্ঠানটি যুগুতাই আগবঢ়াব তৃষ্ণা ভৰদ্বাজে। আজি 6:10 কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব প্ৰগতিশীল কৃষক ৰূপজ্যোতি বৰা, প্ৰণৱ হাজৰিকাৰ সৈতে হোৱা সাক্ষাৎকাৰটি। সাক্ষাৎ গ্ৰহণ ডম্বৰুধৰ গোস্বামীৰ। অনুষ্ঠানটিৰ প্ৰযোজনা বেনৰী ইজুঙৰ। এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। আৰু যিসকল শ্ৰোতাই নিজৰ গন্তব্যস্থানলৈ গৈ থাকোঁতে গাড়ীখনত টিউন কৰি লৈছে এফ এম বেণ্ডৰ 102.7 MHz, আমি সকলো শ্ৰোতালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আগবঢ়াইছোঁ ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানটি।

0: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ ৰাইজৰ পদূলিত আকাশবাণী। ৰাইজৰ পদূলিত আকাশবাণী এটি নতুন অনুষ্ঠান লৈ আপোনালোকৰ মাজত মই কিৰণ চন্দনাথ। শ্ৰোতাসকল, ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানৰ বাবে আজি আমি চামগুৰি অঞ্চলৰ 916 নং বাজিয়া গাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু শিক্ষাখণ্ড ৰূপহী আৰু এই বিদ্যালয়ৰ প্ৰসংগতে আমি কথা পাতিম। গাঁও অঞ্চলৰ এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাত কেনেধৰণে আগবঢ়া বা পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বিদ্যালয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আমি কথা পাতিম। প্ৰথমে চিনাকি হওঁ।
1: মোৰ নাম শ্ৰী যতীন বৰা, 916 নং বাজিয়া গাঁও প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক।
2: মোৰ নাম শ্ৰী বিউটি দাস, মই 916 নং বাজিয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী।
0: সকলোৱে জানে যে চৰকাৰী বিদ্যালয়ত সকলোখিনি বিনামূলীয়া আৰু ইয়াতে কোনো ধৰণৰ খৰচৰ কথা আহি নপৰে। দুপৰীয়া আহাৰৰ লগতে তেওঁলোকৰ কিতাপ আৰু অন্যান্য সা সুবিধাসমূহ পায়। মই ছাৰক সুধিব খুজিছোঁ যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল কিমান পঢ়াত আগবঢ়া বা তেওঁলোকৰ কথাখিনি কেনেধৰণৰ?
1: তেওঁলোকে মানে কি ধৰক আগবঢ়ায় সেইটো ক'ব লাগিব সঁচা কথাটোৱে, কিন্তু কথা হ'ল তেওঁলোকৰ গাৰ্জেনসকল মানে অলপ দুৰ্বল, গতিকে তেওঁলোকে কামলৈ ওলাই যাবলগীয়া হয়। যে কামলৈ ওলাই যাবলগীয়া হোৱাৰ লগে লগে ল'ৰা ছোৱালীখিনি স্কুল যা বুলি কৈ থৈ গুচি যায়। যোৱাৰ পিছত কিছুমান ল'ৰা ছোৱালী ধৰক মানে কাৰোবাৰ লগ পাই খেলা ধূলা কৰে, আকৌ আমি তেওঁলোকক বিচাৰি খুচাৰি ধৰক আমি আনিবলগীয়া হয় ঘৰলৈ গৈ গৈ, তেনেকৈ ধৰক আমি চলাই আছোঁ আৰু। ধৰক
0: বৰ্তমান AI যুগত যদি এতিয়াও ল'ৰা ছোৱালী বিচাৰি আনিবলগীয়া হয় সেইটো আজিৰ যুগত কিন্তু বৰ সমস্যাৰ কথা। বাইদেউগৰাকী আছে, বাইদেউ আপুনি পাঠ পঢ়ায়, তেওঁলোকে এই পঢ়া শুনা কৰাৰ পিছত ঘৰত কিমান তেওঁলোকে আপডেট হৈ আহে বাৰু?
2: সেইটোৱে মই ক'ব বিচাৰোঁ। সেইটো ক্ষেত্ৰত কিন্তু তেওঁলোকৰ মানে গাৰ্জেনখিনি একেবাৰেই কনচিয়াছ নহয় যে আজি স্কুলত কি পঢ়ালে বা কি কৰিলে, আজি কি হোমৱৰ্ক দিলে বা কিবা এটা কৰালে, যে কি এই বস্তুটো মানে তেওঁলোকৰ মা দেউতাহঁতে স্কুলৰ পৰা যোৱাৰ পিছত কেতিয়াও মানে নাচায়। আৰু আমি কিবা এটা কাম কৰিবলৈ দিলে বা সেই কামটো কৰিছে নে নাই তেওঁলোকে তাৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে। মানে স্কুললৈ পঠাইছে, ল'ৰা ছোৱালী স্কুলত গৈ আছে, স্কুলতে শিকিব, এনেধৰণৰ ভাৱ কিছুমানেই আছে নেকি ঘৰত যে তেওঁলোকক চাব লাগিব বা সন্ধিয়া সময় হ'লে যে কিতাপ পত্ৰ পঢ়িব লাগিব, এই তেনেকুৱা মনোভাৱ
0: বুলি ধমকি
2: দিবও লাগিব। এটা দুই এটা ধমকিটো দিবই লাগিব ল'ৰা ছোৱালীক। সেই তেনেকুৱা ধৰণৰ মনোভাৱবোৰ মানে তেওঁলোকৰ গাৰ্জেণ্টৰ মাজত নাই মানে। আৰু সেইকাৰণে আমাৰ অলপ নহয় বহুত বেছি অসুবিধা হয় যে আগদিনা পঢ়োৱা পাঠটো পিছদিনা যদি আকৌ সুধোঁ এনেকুৱা হৈ যায়। কিছুমান ষ্টুডেণ্টে পাৰে, ভালখিনিতো পাৰে, যিকেইটাৰ গাৰ্জেন মানে কনচিয়াছ, আৰু যিখিনি গাৰ্জেন কনচিয়াছ নহয় আগদিনা পঢ়োৱা পাঠটো যদি পিছদিনাখন মই তাৰে কিবা এটা কুৱেশ্যন সুধিলোঁ, মানে পুনৰ আলোচনা কৰা হয় না প্ৰতিটো পাঠৰে, যদি সোধা হয় যিখিনি গাৰ্জেন কনচিয়াছ নহয় বা ঘৰত নপঢ়ে তেওঁ সেইখিনি ল'ৰা ছোৱালীয়ে ক'ব নোৱাৰে। আৰু যদি সুধোঁ ৰাতি এইটো পঢ়িছিলানে নাই পঢ়া, মুখেৰে মাত নিদিয়ে মানে নাই পঢ়া, পিছত গৈ কয় যে পঢ়া নাছিলোঁ, এই সোনকালে শুই গ'লোঁ, খেলিছিলে, তেনেকুৱা ধৰণৰ মানে। আকৌ কেতিয়াবা স্কুল নাহিলে যদি আমি গাৰ্জেণ্টলৈ ফোন কৰোঁ যে কি কাৰণত বিদ্যালয়ত অনুপস্থিত হৈ আছে আজি 3-4 দিন ধৰি, তেতিয়া মিছাকৈ ফাঁকিও দিয়ে, গাৰ্জেণ্টে ফাঁকিও দিয়ে, জ্বৰ বুলি ক'ব, কিন্তু অথচ আমি কেতিয়াবা দেখাও পাওঁ যে সেইকেইটা ল'ৰা ছোৱালী খেলিও ঘূৰি ফুৰিছে, তেতিয়া আমি ঘৰে ঘৰে যাবলৈ বাধ্য হৈ যাওঁ। সমস্যা অলপ নহয়, বহুতে আছে, তেতিয়া আমি ঘৰে ঘৰে গৈ কওঁগৈ যে আপুনিটো বেমাৰ বুলি কৈছিলে কিন্তু ল'ৰাটো বা ছোৱালীজনী দেখোন খেলি থকাহে দেখিছোঁ, বা আমি এনেকৈ ঘূৰি ফুৰাহে দেখিছোঁ চাইকেল লৈ, তেনে বুলি ক'লে তেতিয়া আকৌ দুদিনমান পঠাব, তাৰপিছত আকৌ সেই আগৰ ছিষ্টেমতে আহি যায়, আকৌ নহা হৈ যায়, দুদিনমান আহিব আকৌ নহা হৈ যায়, আকৌ মাজে মাজে আমি আকৌ হোম ভিজিট কৰিবলগীয়া হৈ যায়। তেনেকুৱা মানে পৰিস্থিতিবোৰ আমাৰ বেলেগ এৰিয়াৰ কথা মই নাজানো, আমাৰ এই মাইনৰিটি এৰিয়াৰ এই বিদ্যালয়খনত মানে এই এৰিয়াটোত হৈ থাকে তেনেকুৱা।
0: এই সমস্যাটো দূৰ কৰিবৰ কাৰণে আপুনি কি পৰামৰ্শ দিব?
2: আমি তেনেকৈ গাৰ্জেনখিনিক কনচিয়াছ কৰিবৰ কাৰণে আমাৰ তেনেকৈ ইক' ক্লাব আছে, ইক' ক্লাবৰ যোগেদিও আমি গাৰ্জেনখিনিক মানে ইক' ক্লাবৰ লগতো আমাৰ মানে গাৰ্জেনবোৰ জড়িত হৈ থাকে, তেনেকুৱাৰ যোগেদিও আমি চেষ্টা কৰি চাইছোঁ। তাৰপিছতে কেতিয়াবা আমাৰ গাৰ্জেন মিটিংবোৰ দিয়া হয়, যে গাৰ্জেন মিটিংবোৰ দিয়া হয় ষ্টুডেণ্ট 72 আছে, যে 72 ষ্টুডেণ্টৰ খুব বেছি গাৰ্জেন্ট পাছত আহে যদি দহগৰাকীমান আহে আৰু আমি তেওঁলোকক যিকেইগৰাকী আহে তেওঁলোক যিকেইগৰাকী ৰেগুলাৰ গাৰ্জেন মিটিং এটেণ্ড কৰে বা স্কুলত আহি খা খবৰ লয় সেই ল'ৰা ছোৱালীখিনি ভাল আৰু যিখিনি নাহে তেওঁলোককো আমি বহুত কিবাকিবি প্ৰথাৰে মানে আনিবলৈ চেষ্টা কৰোঁ চেষ্টা কৰাৰ পিছতো আহে বাৰু আহি পেলাই সেই দুদিনমান তেনেকৈ আকৌ অকণমান মানে নিজে হেৰি হৈ পঠাব পঠাই মেলি তাৰপিছত আকৌ পাহৰি যায় বস্তুটো মানে আকৌ পাহৰি গৈ আকৌ সেই আগৰ নিচিনা হৈ যায় তাৰপিছত আকৌ আমি চেষ্টা কৰোঁ তেওঁলোকৰ গাৰ্জেনখিনিক আকৌ
0: গতানুগতিকভাৱে
2: চলি থাকে মানে তেনেকুৱা
1: যে এনেকুৱা এটা অৱস্থা হয় মানে ধৰক আজি আমাৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট কম হৈ আহিছে তো কম হোৱাৰ পিছত এতিয়া আমি তাৰ জবাবদিহি হ'বলগীয়া হয় সেই জবাবদিহিখিনি আমি কেনেকৈ কৰিম কওক আৰু আমি প্ৰায় বাইদেউ কৈছে ইতিমধ্যে যে ঘৰে ঘৰে আমি যাবলগীয়া হয় তাৰপিছত দুদিনমান আহে অহাৰ পিছততো আকৌ নাপাতা হৈ গ'ল আকৌ আমি যাবলগীয়া হয় এতিয়া আপুনি চাওক স্কুলখন আমাৰ শিক্ষকসকলে শিক্ষাদান দিব নে ঘৰে ঘৰে ঘূৰিব নে আমি অফিচিয়েলি যিবিলাক কাম কৰা আমাৰ থাকে কিমান কাম থাকে সেইবোৰ কয় তাৰ উপৰি কিছুমান ল'ৰা ছোৱালী কি কয় কেৰালৈ বাহিৰলৈ তেওঁলোকে মাক বাপকে ফুৰাবৰ কাৰণে বা কামৰ আধাৰত তেওঁলোকে লৈ গুচি যায় এতিয়া সমস্যা এইখিনি এতিয়া আমাৰ
0: তেওঁলোককতো আপোনালোকে দুপৰীয়া আহাৰ বা কাপোৰ কানি ঠিকমতে দিছে অকণ কওকচোন
1: দুপৰীয়া আহাৰ আমাৰ প্ৰতিদিনে চলে দিয়াৰ পিছত তাৰ মেনু অনুসৰি তাৰপিছত ধৰক কাপোৰ কানি আমি সকলোকে আমি যোগাৰ দিয়া হৈছে চৰকাৰে যেনেকৈ দিছে আমি তেনেকৈ তেওঁলোকক দিয়া হৈছে কিতাপ পত্ৰ বহী পৰা আদি কৰি সকলোখিনি তেওঁলোকক দিয়া হৈছে যে নিদিবলগীয়া বস্তুও নাই তেনেকৈ কিছুমান আমি ধৰক আমাৰ নিজৰ চিন্তাধাৰাত আমি পইচা পাতি তুলি কৰি কিবা কৰি আমি বেগৰ ছিষ্টেমো আমি কৰিছোঁ তেওঁলোকৰ বুজি পাইছেনে গতিকে তেনেকুৱা আমি এইখিনি সহায়খিনি তেওঁলোকক বহুখিনি কৰা হৈছে প্ৰতিদিনে ফোনত আমি জনোৱা হয় আৰু ওচৰৰ পৰা যিখিনি গণ্যমান্য যিখিনি ব্যক্তি আছে তেওঁলোককো আমি জনোৱা হয় তেওঁলোকে দুই এদিন ক'ব সদায়তো লাগি নাথাকে ধৰক বুজি পালানে তেওঁলোকে কয় নোকোৱাকৈ নাথাকে বাৰু আনকি প্ৰেচিডেণ্টৰ যিটো এলেকা আছে বা আমাৰ পৰিচালনা সমিতিৰ যিবিলাক মেম্বাৰ গাঁৱে গাঁৱে ঔত ত'ত আছে তেওঁলোকো আমি জনাওঁ
0: হয় এইটো এটা বৃহৎ সমস্যা আৰু যদি ঈদ আহে যদি বিহু আহে ল'ৰা ছোৱালীৰ উপস্থিতি একেবাৰে কম
1: কম মানে আপোনাৰ বিহুৰ পিছদিনাখনতো নাপাবই আপুনি প্ৰায় এসপ্তাহলৈ নাই সেই সপ্তাহ আমাৰ মাথা বেয়া হৈ থাকিব মোৰ বেয়া হৈ থাকিব সেইকেইদিনে আমি আটাইকেইদিন আমি ঘৰে ঘৰে গৈ মানে গ'লে মানে ল'ৰা ছোৱালী পলায় আমি যোৱাৰ লগে লগে ল'ৰা ছোৱালী পলাই দিলে তেনেকুৱা তাৰপিছত কয় মাক বাপেকে ক'ব যে আজি এনেকুৱা তাৰ জ্বৰ বা এই বাইদেউগৰাকী কৈছে ইতিমধ্যে হয় জ্বৰ ক'ব নহয় কিবা হ'ব কিন্তু অথচ সেই ল'ৰা ছোৱালী ক'ৰবাত ফুৰিবলৈ গৈছে এতিয়া কালি আমাৰ পেট পৰীক্ষা হৈছে চাওক তেওঁলোকৰ ল'ৰা ছোৱালী মাক বাপেকে জানে যে কালি যোৱাকালি পেট পৰীক্ষা আছিলে কিন্তু কি কৰিছে তেওঁলোকে ফুৰাবলৈ ক'বলৈ গুচি গৈছে এনেকুৱা কিছুমান সমস্যা
0: সেইকাৰণে আজি আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আহি কথাখিনি জানিব পাৰিলোঁ বা এই কথাখিনি আমাৰ যেতিয়া প্ৰচাৰ হৈছে ৰাইজেও জানিব পাৰিছে গতিকে এই ক্ষেত্ৰত গাঁৱৰ ব্যক্তিসকলেও আগভাগ লোৱা বিদ্যালয়মুখী কৰাৰ যিটো কৌশল যিটো কৰিলে বিদ্যালয়মুখী হ'ব দুটা জ্ঞান অৰ্জন কৰিব তেতিয়াহ'লে বিদ্যালয়মুখী হ'লে আপোনালোকৰ সুবিধা হ'ব
1: আমাৰ সুবিধা হ'ব কিন্তু নাই প্ৰায়খিনি আমাৰ আশাৰী যিখিনি মানুহ তেওঁলোকে কিন্তু নোকোৱাকৈ নাথাকে সকলোখিনিকে কয় আৰু কৈ মেলি এতিয়া কয় দুদিনলৈ ভাল হৈ থাকিলে তাৰপিছত আকৌ সেই পুনৰাগতিটো আকৌ আৰম্ভ হয়
2: তেনেকুৱা
1: কামত কাৰণ কাম কৰা কাম কৰিলে তেওঁলোকে খাবলৈ পায়
2: মানে
0: আপোনালোকৰ সকলো আন্তঃগাঁথনি ঠিকে আছেনে বাৰু
1: সকলো ঠিক আছে আমাৰ তেনেকুৱা অভাৱ আমি যেনেকুৱা পোৱা নাই আমি ধৰক আজি বিদ্যুতৰ কাৰণে আমাৰ যিটো বিল দিবলগীয়া হয় সেইটো আমি চৰকাৰৰ ফালে পায়ে থাকোঁ ইতিমধ্যে গ্ৰাণ্ট সেইটো তাৰপিছত ধৰক আমাৰ আন্তঃগাঁথনিত আমাৰ যিখিনি টকা পইচা আমাৰ ক'ত কেত কেনেকৈ ৰিপেয়াৰিং বা কৰিব কিবা কৰিবলগীয়া থাকে সেইবিলাকো আমি পাই থাকোঁ গতিকে সম্পূৰ্ণৰূপে আমি চাউল পৰা আদি কৰি মধ্যাহ্ন ভোজনৰ টকা পইচাৰ পৰা আদি কৰি সেইখিনি আমাৰ অতিৰিক্তভাৱে আমাৰ জমাহে থাকে আমাৰ
0: হয় আৰু আমি ভাবোঁ এনেধৰণৰ বিদ্যালয়ত ৰাস্তা কাষৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঠাব লাগে আৰু অকল ইয়াতেই নহয় সকলো বিদ্যালয়লৈ যাতে ল'ৰা ছোৱালী স্কুল নোযোৱাকৈ নাথাকে নহয় ড্ৰপ আউটৰ সংখ্যা বাঢ়ি যাব তেওঁলোকে আধাতে সেই বিদ্যালয় এৰিলে তেওঁলোকৰ অসুবিধা হ'ব নহয় জানো এই অসুবিধা দূৰ হ'লে এটা নিবনুৱা সমস্যাৰো সৃষ্টি হয় গতিকে এনে নহওক আৰু বিদ্যালয়মুখী হওক আৰু আপোনাক ধন্যবাদ জনাইছোঁ
1: ঠিক আছে নমস্কাৰ
0: নশ ষোল্ল নং বাজিয়াগাঁও প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কণমানি ছাত্ৰীক আমি লগ পাইছোঁ আমি চিনাকি হ'ম কথা পাতিম তোমাৰ নামটো
3: মিছ আৰিফা বেগম
0: আৰিফা বেগমৰ ঘৰটো কোনখিনিতে
3: বাজিয়াগাঁও
0: বিদ্যালয়ৰ ওচৰতে থাকে তুমি কেতিয়াবা স্কুললৈ নহাকৈ থাকে নেকি
3: নাথাকোঁ
0: সদায় আহা আৰু কিমান সময়ত শোৱাৰ পৰা উঠা কিমান পঢ়া অকণমান কোৱাচোন
3: সন্ধিয়া সময়ত পঢ়ো আৰু স্কুলত পঢ়ো ৰাতিপুৱা পঢ়ো।
0: আমি সদায় পঢ়িব লাগিব।
3: মই আজি গান শুনাম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি।

0: বাইদেউ, আপুনি অথনিৰ পৰাই পেকেটৰ খাদ্যবোৰ খাই খাই ৰাস্তাৰ মাজত যে পেকেটবোৰ পেলাই আছে, মই আপোনাক অথনিৰ পৰা অনুসৰণ কৰি কৰি আহি আছোঁ।
1: অ' তাতে কি হ'ল? এয়া পিক পেলাই থৈছে, সেইবোৰ যাবৰ দেখা নাই? একেবাৰে মিনিষ্টাৰটো আহিল। এনেদৰে কথা কৈ সময় নষ্ট নকৰিব, মোৰ এখন স্বচ্ছ ভাৰতৰ সজাগতা সভাৰ মিটিং আছে, তাৰ মই নিৰ্দিষ্ট বক্তা। চাওঁ আঁতৰ হওক, মোৰ দেৰি হৈছে।
2: অঁ হয় নেকি?

0: আমি চামগুৰিৰ ভগামূৰত উপস্থিত হৈছোঁ আৰু ইয়াতে আমি দেখিছোঁ প্ৰায় সংখ্যক লোকেই বিভিন্ন কৃষি কৰ্মৰ লগত জড়িত আৰু কলৰ খেতি আমি দেখিছোঁ। আমি অকণ কথা পাতোঁ, ইয়াত বিভিন্ন প্ৰকাৰৰ কলৰ খেতি আমি দেখিছোঁ, আপোনালোকৰ কথা পাতিম। আপোনাৰ নামটো?
1: মোৰ নাম ইউনুছ আলী।
0: ইউনুছ আলী, ইয়াত বৃহৎ পৰিমাণত কল খেতি কৰে?
1: অঁ, আছে, কল খেতি আছে, জিকা খেতি আছে, আপোনাৰ পটল খেতি আছে, যিমানখিনি চব্জি আছে গোটেইটো চব্জি ইয়াত আছে।
0: হয়, এই কলৰ বাগান আপোনাৰ আছে?
1: আছে, মোৰ আছে।
0: কি লগাইছে কল?
1: সাগৰ খল, চাৰি সাত দূৰত আছে।
0: পুলি ক'ৰ পৰা আনিলে?
1: পুলি আমাৰ তাতেই আছে, লোকেলিটি আছে।
0: হয়, আৰু এজোপা কলৰ কাষত কেইবাটাও পুলি হয়, কেইটা পুলি ৰাখে আপুনি?
1: এটা পুলি ৰাখোঁ, গুটিটো কাটি দিওঁ, তিনি বছৰমান একেলগে থাকিব, তাৰপিছত এইটো উঠাই আকৌ এবছৰ বা দুবছৰ এইটো থৈ পেলাই বেলেগ খেতি কৰিব লাগে, তাৰপিছত আকৌ লগাব পাৰিব।
0: এবিঘা মাটিত ধৰক কল খেতি কৰিছে, কিমান বেচিব পাৰে, কিমান টকা লাভ হয়?
1: ধৰি লওক আমি যদি খৰচাটো অলপ বেছি কৰোঁ তেনেহ'লে এটা কলটো আপোনাৰ প্ৰায় 500 টকামান ধৰি লওক। হ্যাঁ, আলিটো কাদাটো অলপ বেছি হ'ব, ডাঙৰ হ'ব, ধৰি লওক গোটেই গোটেইটো চৰি 500 টকাকৈ ধৰি লওক, 4000 লাগে পুলি লাগে।
0: এটা পুলিৰ দাম কিমান?
1: মাহত আপোনাৰ 10 টকা লাগে, আর বৈশাখ জেঠ আহাৰ মাহত আপোনাৰ 3 টকা 2 টকা এনেকুৱা হয়।
0: আৰু কলৰ খেতিটো পানী হ'লে দিগদাৰ হয়?
1: হয়, পানী হ'লে মৰি যাব, পানী জমা থাকিব নোৱাৰিব, শুকান লাগিব, শুকান কেত লাগিব, উখা কেত লাগিব।
0: হয়, আৰু পানী দিবলগীয়া হয়?
1: পানী দিব লাগে,
0: মেচিন দি,
1: মেচিন মটৰত মানে যাৰ যিবা সুবিধা আছে তেনেকুৱাই দিয়ে।
0: হয়, আৰু কেতিয়াবা বেমাৰ লাগি মৰি যায়? বেমাৰ নালাগিবলৈ?
1: অঁ, বেমাৰ লাগে, বেমাৰো লাগে, তেতিয়া ফুলা ফুলি যায়, গাছটো ফুলি যায়, এই ইয়াতে এটা আছে এইটো ফুলি গৈছে, এইটো আৰু নহ'ব, এইটো একদম বেচনটো একেবাৰে উঠাই পেলাব লাগিব।
0: হয়,
1: তাৰপিছত আকৌ নতুন নতুনকৈ লগাব লাগিব।
0: আমি খেতি কৰিলে সদায় সাৱধান হ'ব লাগে,
1: নিজে নিজে সাৱধান হ'ব লাগিব, কোনটো বেমাৰ হয় সেইটো আমাৰ নিজে নিজে চাব লাগে। ওচৰত দোকান আছে, দোকানৰ পৰা কিবা মেডিচিন আনি পেলাই সেইটো আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত কটালৈকে প্ৰায় লাষ্ট ফিনিচিং 10 মাহ লাগিব, 10 মাহ লাগিব,
0: 10 মাহ লাগিব। এই যে কল আপুনি ইয়াতে এতিয়া লগাইছে, কেতিয়া বেচিব পাৰিব?
1: এতিয়া ধৰি লওক 10 মাহ পিছত বেচিব পাৰি,
0: 10 মাহ পিছত বেচিব পাৰিব। আৰু কেতিয়াবা এনেকুৱা হয় বহুত কল ওলাই গৈছে, তেতিয়া বজাৰ পাবলৈ দিগদাৰ হয় নেকি?
1: না না, আমাৰ ইয়াত লোকেলত বজাৰেই আছে, বা কোন বেপাৰী আহে আমি একেলগে বিক্ৰী কৰি দিওঁ, বেপাৰীয়ে কাটি লৈ যায় বা কোনোবাই বজাৰত লৈ যা, এনেকুৱা হয়,
0: গতিকে
1: বেপাৰী আহি থাকে।
0: হয়, খেতি কৰিলে অসুবিধা নহয়?
1: নাই নাই, একো অসুবিধা নাই,
0: আৰু খাবলৈও হয়।
1: হ্যাঁ, নিজেও খাওঁ, নিজেও খাওঁ।
0: হয়,
1: ধৰি লওক এবিঘা মাটি লগালে ধৰি লওক মিনিমাম 5-7 হাজাৰ টকা লাগিব, 7 হাজাৰ টকা খৰচ কৰিবই লাগিব,
0: পুলি ৰুব লাগিব।
1: অঁ, পুলি ৰুব লাগিব, তাৰপিছত চোলা দিব লাগিব, সেইটো সাৰ দিব লাগিব, তাৰপিছত ঔষধ দাৱাইটো দিব লাগিব।
0: হয় হয়,
1: গছত।
0: হয়, আপুনি এই যে খেতি কৰিবলৈ টকাটো ক'ৰ পৰা লয়, জমা টকা লয় নে চৰকাৰৰ পৰা লয়?
1: নাই নাই, আমি চৰকাৰৰ পৰা নলওঁ, নিজে নিজেই।

শ্ৰোতাসকলে ইমান পৰে ৰাইজৰ পদূলিত অনুষ্ঠান আকাশবাণী অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, এতিয়া সময় হ'ল অসমীয়া গীতৰ অনুষ্ঠানটি শুনাৰ। আৰু আজিৰ অনুষ্ঠানত আপোনালোকলৈ লৈ আহিছোঁ কেইবাটিও সুমধুৰ গীত। অনুষ্ঠান সজাই এয়া মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ ৰেডিঅ' বান্ধৱী হিৰণ্যপ্ৰভা দিহিঙীয়া। আৰু আপোনালোকক জনাওঁ যে এই অনুষ্ঠানত আমি পোনপটীয়াকৈ আমাৰ শ্ৰোতাসকলৰ সৈতে মত বিনিময় কৰিম। আপোনালোকে আমাক ফোনযোগে, হোৱাটছএপযোগে, মেছেজযোগে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ, 9435053214। আমালৈ ফোন কৰক, মেছেজ কৰক, নতুবা হোৱাটছএপ যোগে ক'ৰ পৰা আপুনি অনুষ্ঠান শুনি আছে আপোনাৰ নাম আৰু ঠিকনাসহ লিখি পঠিয়াওক। তেন্তে আহক আমি প্ৰথমে গীতৰ মাজলৈ যাওঁ। আগবঢ়াইছোঁ প্ৰথমেই অপূৰ্ব বেজবৰুৱাৰ ৰচিত আৰু সন্ধ্যা মেননৰ কণ্ঠৰ এই গীতটি। আহক পুৱাৰ এই ধুনীয়া সময়খিনি আমি গীত আৰু কথাৰ মাজেৰে একেলগে পাৰ কৰোঁ।

শ্ৰোতাসকলে নিশ্চয় গীতটি শুনি ভাল পালে। প্ৰিয় শ্ৰোতা, মন পৃথিৱীৰ সকলোতকৈ বেগী আৰু চঞ্চল অন্তৰেন্দ্ৰিয়। মানুহৰ প্ৰতিটো আচৰণ, চিন্তা, কাৰ্য মনৰ দ্বাৰাই পৰিচালিত হয়। মনেই মানুহক শুভ আৰু সৎ পথেৰে আগুৱাই লৈ গৈ মৰততে সৰগীয় সুখানুভূতিৰ অমৃত পৰশেৰে জীৱন ভৰপূৰ কৰি তোলে। আকৌ ইয়াৰ বিপৰীতে মনে বহু সময়ত আওবাটে গতি কৰি জীৱনটো দুৰ্বিবহ নৰকতো পৰিণত কৰিব পাৰে। সেই মনৰ গতিবিধি, প্ৰকৃতি, প্ৰভূত অন্তৰ্নিহিত শক্তি সম্পৰ্কে আমাৰ পুংখানুপুংখ জ্ঞান থকাটো অতি প্ৰয়োজন। লগতে মন ভালে ৰাখিবলৈ, ইয়াক ধীৰ, স্থিৰ, শান্ত, সুন্দৰ কৰি ৰাখিবলৈ দৰকাৰ হোৱা মানসিক আৰু ব্যৱহাৰিক পৰিচৰ্যাৰ সম্পৰ্কীয় জ্ঞানৰ গুৰুত্বও অপৰিসীম। আমিয়ে মন অসুস্থ কৰি তোলোঁ আৰু আমি নিজেই আমাৰ মন ভালে ৰাখিবও পাৰোঁ। সেয়ে নিজৰ মনটোক ভালে ৰখাৰ দায়িত্ব কিন্তু আমাৰ নিজৰ। গতিকে আহকচোন, সদায় নিজক ভালে ৰাখোঁ আৰু তেতিয়া আমি আনকো সুখী কৰি ৰাখিব পাৰিম। নিজে ভালে থাকিলেহে পৃথিৱীখনক ভাল চকুৰে চাব পাৰিম, নহয় জানো? প্ৰিয় শ্ৰোতা, আমি কথা পাতি যাম আৰু গীতো শুনি যাম, কিন্তু যিহেতু গীতৰ অনুষ্ঠান, গতিকে কেৱল কথা পাতি থাকিলে নহ'ব আৰু বহুতো শ্ৰোতাই আমাৰ অনুষ্ঠান যিহেতু বহু ঠাইৰ পৰা শুনি আছে। আমাৰ হিতেন্দ্ৰ দাসে নাগেন্দ্ৰনগৰ শ্ৰীভূমিৰ পৰা অনুষ্ঠান শুনি আছোঁ বুলি মন্তব্য কৰিছে। বৰঘাটৰ পৰা ভাৱনা বৰাই অনুষ্ঠান শুনি আছে। টাউন তেলিয়াগাঁৱৰ পৰা হিমশেখৰ কলিতা, আমাৰ নিয়মীয়া শ্ৰোতা, আমাক ফোনযোগে অনুষ্ঠান শুনি থকাৰ কথা জনাইছে। মৰিগাঁৱৰ পৰা ৰূপম দাসে অনুষ্ঠান শুনি আছে। আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান শুনি এইদৰে মন্তব্য প্ৰেৰণ কৰি থাকিব। আৰু যিসকল শ্ৰোতাই আমালৈ ফোন কৰিব পাৰে, মেছেজ কৰিব বিচাৰে, তেতিয়া আমাৰ ফোন নম্বৰটো হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। আগবঢ়াইছোঁ আমাৰ নিয়মীয়া শ্ৰোতা হিমশেখৰ কলিতাৰ অনুৰোধত জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি।